নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিপুৰ। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 14 দিন, 1948 শকাব্দৰ 8 জেঠ, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 29 তাৰিখ। এতিয়া সময় পুৱা 5:53:50 কৈছে। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপছযোগেও শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিটি ৰুমত প্ৰণীতা দাস, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, পপি চন্দ, বিবেক শৰ্মা আৰু অমৰেশ কলিতা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅ'

ইয়াত মই আৰাধনা বৰা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰা হৈছে বন্দনা।

বন্দনা শুনিলে। আজিৰ বন্দনাত ৰূপাঞ্জলী দাসৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, অৰ্চনা মহন্ত আৰু সংগীৰবিন্দৰ কণ্ঠত টোকাৰী গীত, মুকুল বৰুৱা আৰু সংগীৰবিন্দৰ কণ্ঠৰ ভক্তিমূলক গীত, লিলি আহমেদ আৰু সংগীৰবিন্দৰ কণ্ঠৰ জিকিৰ আৰু সুনন্দা দাসৰ কণ্ঠৰ ভজন শুনিলে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই নবীন সাক্সেনা।

এই অধিবেশনৰে পুৱা 6:15 কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠৰ ভজন, 6:20 আৰু নিশা 8:15 কৈলাশনাথৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীত শুনিবলৈ পাব। নিয়োগ বাতৰি প্ৰচাৰৰ সময় 7:50, 9:15 ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী বনজ্যোৎস্না বৰুৱা, অপূৰ্ব বেজবৰুৱা, পাপৰি বৰকাকতি, দীনবন্ধু চহৰীয়া আৰু পৰিবৰদলৈ। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, বন্দেগী কে গীতৰ ভজন, সবৰং, তাৰানম আৰু গীতিকা। বিয়লি 3:00 পৰা আকাশবাণীৰ

বিয়লি 5 বাজি 10 মিনিটৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। 7 বাজি 20 মিনিটত ন প্ৰতিভা অনুষ্ঠানত উদীয়মান সত্ৰীয়া নৃত্যশিল্পী নম্ৰতা গোস্বামীৰ সাক্ষাৎ গ্ৰহণ কৰিব স্নেহা পাঠকে। লগতে আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান মানসিক কাকতি আৰু সংগীবৃন্দ আৰু জেইচ ফ্ৰিডালিনৰ আৰু সংগীবৃন্দসকলৰ কণ্ঠৰ জিকিৰ।

চাৰে ছয় বজাত শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানৰ বিষয়, যকৃতৰ বিভিন্ন ৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ। অতিথি হিচাপে উপস্থিত থাকিব ডাঃ অমৃতাংশু বৰকাকতি। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা চাৰে আঠ বজাত ভজনৰ অনুষ্ঠান, চাৰে ন বজাত ৰামধেনু, নিশা দহ বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ৰজি ব্ৰহ্ম বড়োৰ কণ্ঠৰ খেয়াল ৰাগ মালকোঁচ শুনিবলৈ পাব। এয়া আছিল আজিৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ অনুষ্ঠানসূচী। এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। আজি পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি হিচাপে উপস্থিত থাকিব ডঃ প্ৰদীপ কুমাৰ শৰ্মা। অনুষ্ঠানটিৰ আঁত ধৰিব ইন্দ্ৰজিৎ দাসে। দিনৰ 12:30 ৰাইডৰ বুলনি অনুষ্ঠানৰ লগ পাওঁ আহক শিতানত কণ্ঠশিল্পী ললিতা দাসৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ ৰুণামণি বৰাৰ।

সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানৰ আলোচনাৰ বিষয় মৌ পালন স্বাৱলম্বনৰ সম্ভাৱনাময় পথ। অংশগ্ৰহণ কৰিব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু খেমৰাজ গৌতমে। আন্তৰিব ভাস্কৰ জ্যোতি আচাৰ্য, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 6:15 আৰু সন্ধিয়া 6:40 তাছৰিণ আলী ৰহমান আৰু সংগীবিন্দ্ৰ কণ্ঠৰ জিকিৰ। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকনৰ ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ দ্বিতীয় খণ্ড। পাঠ আৰু প্ৰযোজনাৰ ঋতুপৰ্ণ দাসৰ। নিশা 9:30 জীৱনৰ দিশবাণী অনুষ্ঠানত কুলধৰ শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ড। সাক্ষাৎ গ্ৰহণ তপন দত্তৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিস্থিতি। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনিবলৈ লৈছো কৃষ্ণ লহকৰ বৰদলৈৰ কণ্ঠৰ ভজন।

কৃষ্ণলহকৰ বৰদলৈ কণ্ঠৰ ভজন্তি শুনিলে। এতিয়া শুনাবলৈ লৈছো কৈলাশ নাথৰ কণ্ঠৰ লোকগীত।

কৈলাশনাথৰ কণ্ঠৰ দুটি লোকগীত শুনিলে শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ।

অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো লতা মংগেশকাৰ, কিশোৰ কুমাৰ আৰু সংগীৰবিন্দৰ কণ্ঠত চিলচিলা ছবিখনৰ এটি গীত, জাভেদ আখতাৰৰ গীতৰ কথা আৰু সংগীত শিৱহৰিৰ।

চিলচিলা ছবিখনৰ গীতটি শুনিলে। অভিমান ছবিখনৰ গীতত কণ্ঠদান কৰিছিল লতা মংগেশকাৰ আৰু মহম্মদ ৰফিয়ে। মজৰুহৰ গীতৰ কথা আৰু এছ ডি বৰ্মনৰ সংগীতেৰে শুনোৱা হওক এই গীতটি।

ভাৰ্মা মালিকৰ গীতৰ কথা লক্ষ্মীকান্ত প্যাৰেলালৰ সংগীত আৰু লতা মংগেশকাৰৰ কণ্ঠত শুনাবলৈ লৈছো ৰতি কাপ্ৰাৱৰ মাকাঞ্চ বিখনৰ এটি গীত।

এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকৰ আৰু মুকেশৰ কণ্ঠত সন্যাসী ছবিখনৰ এটি গীত। বিশ্বেশ্বৰ শৰ্মাৰ গীতৰ কথা আৰু সংগীত শংকৰ জয়কিষণৰ।

সন্যাসী ছবিখনৰ গীতটি শুনিলে শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিপুৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছো য়েচুদাসৰ কণ্ঠত চিৎসৌৰ ছবিখনৰ এটি গীত। গীতৰ কথা আৰু সংগীত ৰবীন্দ্ৰ জৈনৰ।

মধুবন অনুষ্ঠানত এইবাৰ শুনোৱা হওক কিশোৰ কুমাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত ইয়াদো কি বাৰাত ছবিখনৰ এটি গীত, মজৰুহৰ গীতৰ কথা আৰু সংগীত আৰতি বৰ্মনৰ।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো পাৰুচন ছবিখনৰ এটি গীত, লতা মংগেশকৰৰ কণ্ঠত। গীতৰ কথা ৰাজেন্দ্ৰ কৃষ্ণনৰ আৰু সংগীত আৰ ডি বৰ্মনৰ।

0: পাৰিচন ছবিখনৰ এই গীতটিৰে সামৰা হল মধুবন অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:05ত বাতৰি শুনিবলৈ পাব।
1: বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ বিমান সেৱা বন্ধ ৰখাৰ বাবে লোৱা সিদ্ধান্তৰ ম্যাদ জুলাইৰ শেষভাগলৈকে বৃদ্ধি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহমেদাবাদত হ'বলগীয়া কমনৱেলথ গেমছ আৰু প্ৰস্তাৱিত অলিম্পিক ক্ৰীড়া মহোৎসৱৰ প্ৰস্তুতিৰ কালি পৰ্যালোচনা কৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনাইছে। ৰাছিয়াত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মঞ্চৰ বৈঠকত কালি ভাষণ দি শ্ৰীডোভালে কয় যে সন্ত্ৰাসবাদ বিৰোধী যুঁজত দুতলীয়া নীতিৰ স্থান নাই। তেওঁ কয় যে দায়িত্বশীল ৰাষ্ট্ৰসমূহে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা দেশসমূহক সমৰ্থন কৰিবনে নিৰ্ণায়ক ব্যৱস্থাৰে সমীচীন উত্তৰ দিব সেয়া নিৰ্ধাৰণ কৰিব লাগিব। মস্কোত থকা ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমযোগে কয় যে শ্ৰীডোভালে আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মঞ্চৰ প্ৰথম বৈঠকত অংশ লয় আৰু মস্কোত আয়োজিত সুৰক্ষা বিষয়ৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিবৰ্গৰ চতুৰ্থদশ বৈঠকত অংশ লয়। বৈঠকত শ্ৰীডোভালে সাম্প্ৰতিক সুৰক্ষা প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ ফলপ্ৰসূ কৰি তোলাৰ উদ্দেশ্যে 1945 চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পাছত গঠন হোৱা গোলকীয় সংস্থাসমূহৰ সংস্কাৰৰ আৱশ্যকতাত আলোকপাত কৰে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি শ্ৰীডোভালে হৰ্মুজ প্ৰণালী আৰু লোহিত সাগৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰ পথেৰে ব্যৱসায় সুৰক্ষিত কৰা আৰু মুক্ত আহ যাহ সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত ভাগ লোৱাৰ সুযোগতেই শ্ৰীডোভালে ৰাছিয়াৰ সুৰক্ষাৰ পৰিষদৰ সচিব ছাৰ্গেই ছৈগুইক সাক্ষাৎ কৰে। তেওঁলোকে প্ৰতিৰক্ষা, সুৰক্ষা, বাণিজ্যিক সম্পৰ্ক, শক্তি আৰু অৰ্থনৈতিক সম্পৰ্কসহ বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ পৰ্যালোচনা কৰে। পশ্চিম এছিয়াৰ ভূ ৰাজনৈতিক অনিশ্চয়তাৰ মাজতেই এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ বিমান সেৱা বন্ধ ৰখাৰ বাবে লোৱা সিদ্ধান্তৰ ম্যাদ জুলাইৰ শেষভাগলৈকে বৃদ্ধি কৰিছে।

বিমান পৰিবহণ সংস্থাটোৱে ইয়াৰ পূৰ্বে তেল আবিব দিল্লী আকাশী পথেৰে উড়ান জুনৰ শেষভাগলৈ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল। এয়াৰ ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে অঞ্চলটোৰ ভূ ৰাজনৈতিক পৰিস্থিতিৰ কথা বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত বিমান পৰিবহণ সংস্থাসমূহ ব্যয়বহুল ইন্ধন আৰু বিমানপথ নিষিদ্ধকৰণৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে। ইয়াৰ ফলত বিমান সেৱা পৰিচালনাৰ ব্যয়ো বৃদ্ধি হৈছে। ইপিনে বিমান সেৱা স্থগিত ৰখাৰ ফলত ইজৰাইলত বাস কৰা 40,000ৰো অধিক ভাৰতীয়ৰ উদ্বেগ বৃদ্ধি পাইছে। সীমিত বিকল্পৰ বাবে বিমান যাত্ৰাৰ খৰচো বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত জনজাতীয় সুৰক্ষা মঞ্চৰ প্ৰতিনিধিবৰ্গক সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে বৈঠকৰ অন্তত সামাজিক মাধ্যমযোগে কয় যে জনজাতীয় সম্প্ৰদায়ৰ প্ৰতি মঞ্চৰ নিষ্ঠা সঁচাকৈ প্ৰশংসনীয়। তেওঁ কয় যে বৈঠকত জনজাতীয় সম্প্ৰদায়ৰ উন্নয়ন আৰু সবলীকৰণৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ অৰ্থবহ আলোচনা কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহমেদাবাদত হ'বলগীয়া কমনৱেলথ গেমছ আৰু প্ৰস্তাৱিত অলিম্পিক ক্ৰীড়া মহোৎসৱৰ প্ৰস্তুতিৰ কালি পৰ্যালোচনা কৰে। এই বৈঠকত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডৱিয়া, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, উপ মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱীকে ধৰি উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীশ্বাহে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতত বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি আৰু অত্যাধুনিক প্ৰশিক্ষণৰ সুবিধা সম্প্ৰসাৰণ কৰি আহিছে। আহমেদাবাদৰ প্ৰস্তাৱিত বিশ্বমানৰ ক্ৰীড়া অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰীড়াৰ সুবিধাসমূহ বিকশিত কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি আহমেদাবাদত ক্ৰীড়া আন্তঃগাঁথনি আৰু আনুষংগিক প্ৰকল্পসমূহ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে আহমেদাবাদত 2030 চনৰ কমনৱেলথ গেমছ অনুষ্ঠিত হ'ব আৰু 2036 চনৰ অলিম্পিকৰ বাবে আনুষ্ঠানিকভাৱে নিবিদা দাখিল কৰা হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি তিনিদিনীয়া কৰ্ণাটক, গোৱা আৰু কেৰালম ভ্ৰমণসূচীৰে বাংগালুৰুত উপস্থিত হ'ব। তাত তেওঁ আৰ্ট অফ লিভিং সংস্থাটোৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ ল'ব। ইয়াৰ পাছত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে দাৱাংগিৰিত বি টি ডি বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক মহাবিদ্যালয় মহাৰজত জয়ন্তী উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে কাইলৈ পানাজীত গোৱাৰ ৰাজ্য প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। তেওঁ লগতে গোৱাৰ ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠান পৰিদৰ্শন কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে পৰহিলৈ কৰ্ণাটকৰ বেলথাংগৰিত এছ আই আৰ ঔদ্যোগিক উদ্যান উদ্বোধন কৰাৰ লগতে শ্ৰীক্ষেত্ৰ ধৰ্মস্থল মঞ্জুনাথ স্বামী মন্দিৰ দৰ্শন কৰিব। তাৰ পাছতেই তেওঁ কেৰালমৰ কোট্টায়ামত দীপিকা মালায়ালম কাকতৰ 140 সংখ্যক প্ৰতিষ্ঠান দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই খণ্ডটিৰ বাবে বিনামূলীয়া নম্বৰ 1800117800ত ফোন কৰি আজিৰ ভিতৰত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। ইয়াৰ উপৰি 1922 নম্বৰত মিছড কল দি লাভ কৰা এছ এম এছৰ জৰিয়তেও প্ৰধানমন্ত্ৰীলৈ পোনপটীয়াকৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কৰ্মশালাত কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী অতুল বৰা উপস্থিত থকাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলকে ধৰি ৰাজ্য চৰকাৰৰ বিষয়াসকল উপস্থিত থাকিব। শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰক এই কৰ্মশালাত সম্বোধন জনোৱা হ'ব। ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শক্তিশালী কৰা, নাগৰিকৰ অংশগ্ৰহণ, উদ্ভাৱন, বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে কৰ্মশালাত আলোচনা কৰা হ'ব। আমেৰিকাই দক্ষিণ ইৰাণত চলোৱা এয়াৰ ষ্ট্ৰাইকৰ প্ৰত্যুত্তৰত ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড গ্ৰুপছে আমেৰিকাৰ বিমান ঘাটিক লক্ষ্য কৰি লোৱা বুলি প্ৰকাশ কৰিছে। আমেৰিকাই হৰমুজ জলদ্বীপৰ ওপৰেৰে ইৰাণৰ ড্ৰোন ধবংস কৰাৰ লগতে দক্ষিণ ইৰাণৰ কৌশলগত বন্দৰ চহৰ বান্দাৰ আব্বাছৰ সামৰিক স্থানত আঘাত সনাৰ পাছতেই মিছাইল নিক্ষেপেৰে ইৰাণে প্ৰত্যুত্তৰ দিছে। আম্মৰক্ষাৰ বাবে বিগত তিনিদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ইৰাণৰ সামৰিক ঘাটিত আক্ৰমণ চলোৱা বুলি আমেৰিকাই দাবী কৰিছে।
আই আৰ জি চিৰ উদ্ধৃতি দি ইৰাণৰ চৰকাৰী সম্প্ৰচাৰক আই আৰ আই বিয়ে জনোৱামতে আজি পুৱাৰ ভাগত আমেৰিকাৰ বিমান ঘাটিত আক্ৰমণ সংঘটিত হয় আৰু ইৰাণৰ ওপৰত পূৰ্বে আমেৰিকাই কৰা আক্ৰমণৰ উৎসক লক্ষ্য কৰি লোৱা হয়। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে কুৱেইটত ইৰাণে কৰা আক্ৰমণে

0: যুদ্ধবিরতি উলংঘা কৰিছে। ইৰাণৰ সেনাবাহিনীয়ে হৰমুজ জলদ্বীপ আৰু ইয়াৰ আশে পাশে পাঁচটা ড্ৰোন নিক্ষেপ কৰিছিল। ইৰাণৰ সকলো ড্ৰোন প্ৰতিহত কৰা হয় আৰু ইৰাণৰ বান্দাৰ আব্বাছৰ পৰা নিক্ষেপ কৰা ষষ্ঠখন ড্ৰোনকো বাধা দিয়া হয়। ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাকায়ে আমেৰিকাৰ আক্ৰমণক গৰিহণা দি কয় যে ইয়াৰ দ্বাৰা যুদ্ধবিৰতি উলংঘা কৰা হৈছে। আই আৰ আই বিৰ উদ্ধৃতি দি তেওঁ দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডভিয়াই আজি মেঘালয়ত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বুজ ল'ব। তেওঁ লগতে মুখ্যমন্ত্ৰী মনৰাট কে চাংমাৰ শ্বিলঙত এটা বহুমুখী ইনডোৰ ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰিব। প্ৰায় 133 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই ক্ৰীড়া প্ৰকল্পটো ৰাজ্যখনত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্যতম আয়োজনস্থলী হিচাপে পৰিগণিত হ'ব। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যুৱ পৰিক্ৰমা, ক্ৰীড়া আন্তঃগাঁথনি, উন্নয়ন আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা কৰিব। ৰাজ্যখনৰ যুৱ পৰিক্ৰমা বিভাগে আয়োজন কৰা এটি বিশেষ কাৰ্যসূচীতো শ্ৰীমাণ্ডভিয়াই অংশগ্ৰহণ কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয়েলছে প্ৰথমখন এলিমিনেটৰক ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰি দ্বিতীয়খন কোৱালিফায়াৰত স্থান নিশ্চিত কৰাৰ বিপৰীতে গুজৰাট টাইটানছ প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া 2008 চনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুজৰাট টাইটানছেও 2022 চনত খিতাপ দখলৰ সাফল্যৰ পুনৰাবৃত্তি ঘটোৱাৰ বাবে প্ৰয়াস কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনাইছে। এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ বিমান সেৱা বন্ধ ৰখাৰ বাবে লোৱা সিদ্ধান্তৰ ম্যাদ জুলাইৰ শেষভাগলৈকে বৃদ্ধি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহমেদাবাদত হ'বলগীয়া কমনৱেলথ গেমছ আৰু প্ৰস্তাৱিত অলিম্পিক ক্ৰীড়া মহোৎসৱৰ প্ৰস্তুতিৰ কালি পৰ্যালোচনা কৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠানটিৰ। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো পুলক বেনাৰ্জীৰ কণ্ঠৰীতি গীত।

জিতেন ডেকাৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰেদি গীত।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছো আশা শৰ্মা কটকীৰ কণ্ঠৰ এটি গীত।

টুটুমণি দত্তৰ কণ্ঠৰ এই গীতটিৰেই সামৰা হ'ল আধুনিক গীতৰ অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথেমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয় লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট

ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেচন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক। ইয়াৰ যিকোনো ট্ৰেডত ITR চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। আমাৰ নিয়োগ বাতৰিও ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি। আঠ বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়া আঞ্চলিক বাতৰিৰ সৈতে মই মঞ্জিৎ গগৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় আজি প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি দিনৰ 2 বজাত এই ৰায় দিব। ইয়াৰ পূৰ্বে বাক্সা জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও আজি অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় দিব। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে কামৰূপ আৰু শদিয়া সমজিলাৰ 2টা স্থানত ছুৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ ধৰা পৰালৈ চাই বিশেষ সতৰ্কতা অৱলম্বন কৰিছে আৰু সকলো জিলাকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে। বিভাগে শদিয়া সমজিলাৰ উত্তৰ ৰংপুৰীয়া গাঁৱত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত অভিকেন্দ্ৰৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক আক্ৰান্ত অঞ্চল হিচাপে চিনাক্ত কৰি গাহৰিৰ মাংস আৰু গাহৰি বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰিছে। পশুপালন বিভাগে আজিৰ ভিতৰত আক্ৰান্ত গাহৰিসমূহ নিধন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শদিয়াৰ পৰা অন্য জিলা তথা অৰুণাচল প্ৰদেশলৈ গাহৰিৰ মাংস অথবা গাহৰি সামগ্ৰী প্ৰেৰণৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আৰু এই ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আহান জনাইছে। অৱশ্যে যোৱা বছৰ ছুৱাইন ফ্লুৱে মাৰাত্মক ৰূপ লোৱা ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, ডিব্ৰুগড় আদি জিলাত বৰ্তমানলৈকে কোনো গাহৰিৰ দেহত এই ৰোগ ধৰা পৰা নাই। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 বৰ্ষৰ লোকপিয়াল সন্দৰ্ভত ইতিমধ্যেই অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়ালৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় লোকপিয়াল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। তামোলপুৰ, ধেমাজি, শিলচৰ, মৰিগাঁও জিলাত কালি লোকপিয়ালৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।

0: সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী কাইলৈলৈকে চলিব। অসম বিধানসভাৰ সচিব দুলাল পেগুক কালি অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ অন্তিম দিনটোত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে তাৎক্ষণিকভাৱে অপসাৰণৰ নিৰ্দেশ দিয়ে। দুলাল পেগুৰ 2024 চনৰ জানুৱাৰীতেই অৱসৰৰ দিন আছিল। পূৰ্বৰ অধ্যক্ষই দুলাল পেগুৰ চাকৰিৰ ম্যাদ বৃদ্ধি কৰিছিল।
1: তেখেতৰ আচলতে দুবছৰ আমি অসমৰ চৰকাৰী নিয়মতে কি এজন মানুহক চাকৰি অৱসৰ হোৱাৰ পিছত মেক্সিমাম দুবছৰ আমি তেওঁক মানে কামত লগাব পাৰোঁ, তেওঁক মানে এক্সটেনশ্যন দিব পাৰোঁ বা হেৰি কৰি, কিন্তু তেখেতৰ দুবছৰতকৈ অধিক হৈ গ'লগৈ। দুবছৰতকৈ অধিক হৈ যোৱাৰ ফলস্বৰূপে তাৰ বিধানসভাৰ বিষয়া কৰ্মচাৰীসকলে মোক এই বিষয়টো অৱগত কৰিছিলে। গতিকে যিহেতু মই অধ্যক্ষজনে যিহেতু জাজ দিব লাগে, জাষ্টিছ দিব লাগে, গতিকে মোৰ যদি বিধানসভাতে মই জাষ্টিছটো যদি নিদিওঁ, আৰু সেইকাৰণে তেখেতৰ যিহেতু সময় যিহেতু বহু সময় হৈ গৈছে, দুবছৰতকৈ অধিক কাল যিহেতু কাম কৰিছে, সেইকাৰণে তেখেতক সলনি আমি যিগৰাকী এডিশ্যনেল ছেক্ৰেটাৰী তেখেতক আমি দায়িত্ব অৰ্পণ কৰিছোঁ।
0: পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কৰ্মশালাত কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী অতুল বৰা উপস্থিত থকাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়াসকল উপস্থিত থাকিব। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰক এই কৰ্মশালাত সম্বৰ্ধনা জনোৱা হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়।
2: आजकल भारत के गांव-गांव में छतों का रूप बदल गया है। जहां पहले छतों पर सिर्फ पापड़ और कपड़े सूखते थे, वहां पर अब बिजली बिल जीरो हो रहे हैं। गांव-गांव में लोग सोलर पैनल लगवा रहे हैं, आप भी लगवा लीजिए। 78,000 की सब्सिडी दे रही है भारत सरकार। 30 लाख से अधिक परिवार तो इसका लाभ उठा चुके हैं। पीएम सूर्य घर मुफ्त बिजली योजना से जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in पर।
3: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं जागृति शर्मा। गृहमंत्री अमित शाह ने कहा, कृत्रिम जनसांख्यिकीय बदलावों पर केंद्र की उच्च स्तरीय समिति इस मुद्दे से निपटने के लिए कानून की आवश्यकता का आकलन करेगी। राष्ट्रीय सुरक्षा सलाहकार अजीत डोभाल ने आतंकवाद के खिलाफ निर्णायक कार्रवाई का आह्वान किया, कहा आतंकवाद के खिलाफ लड़ाई में दोहरे मापदंड नहीं हो सकते। भारतीय जनता पार्टी ने पंजाब, हरियाणा, दिल्ली और त्रिपुरा के लिए प्रदेश अध्यक्ष नियुक्त किए। एयर इंडिया ने पश्चिम एशिया में जारी भू राजनीतिक अनिश्चितताओं के बीच इसराइल के लिए अपनी उड़ानें जुलाई के अंत तक स्थगित की। और आईपीएल क्रिकेट में आज न्यू चंडीगढ़ में दूसरे क्वालिफायर में राजस्थान रॉयल्स का सामना गुजरात टाइटंस से। और अब समाचार विस्तार से। गृहमंत्री अमित शाह ने कहा है कि अवैध घुसपैठ और अन्य अस्वाभाविक कारणों से होने वाले कृत्रिम जनसांख्यिकीय बदलावों की जांच के लिए गठित उच्च स्तरीय समिति इस मुद्दे से निपटने के लिए कानून की आवश्यकता का आकलन करेगी। गांधीनगर में एक कार्यक्रम को संबोधित करते हुए श्री शाह ने कहा कि सर्वोच्च न्यायालय के सेवानिवृत्त न्यायाधीश न्यायमूर्ति प्रकाश प्रभाकर नावलेकर की अध्यक्षता वाली समिति एक वर्ष में अपनी रिपोर्ट देगी। उन्होंने कहा कि केन्द्र सरकार हर घुसपैठिए की पहचान कर उसे देश के बाहर निकालने के लिए प्रतिबद्ध है।
4: घुसपैठिए को देश के बाहर निकालना ये हमारी सरकार का संकल्प है, और इसके लिए नरेंद्र मोदी जी ने एक डेमोग्राफी चेंज कमिटी बनाने का निर्णय किया है। ए हाई पावर

মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আধুনিক গীতৰ অনুষ্ঠানটিৰ প্ৰথমে শুনাবলৈ লৈছো দিগন্ত কলিতাৰ কণ্ঠৰ টিকেট।

0: চাৰুগোহাঁইৰ কণ্ঠৰে গীতটিৰে সামৰা হল আধুনিক গীতৰ অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল: গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ পৰিৱেশ সম্পৰ্কীয় অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ এজোপাও গছ কটা নহয় বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ মুখামুখি। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মনজিৎ গগৈ। ৰাজ্য চৰকাৰে প্ৰায় 6,000 কোটি টকীয়া অভিলাষী গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ ফলত পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ এজোপাও গছ কটা নহয় আৰু এই প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত বন্যপ্ৰাণীৰ সুৰক্ষা, বিশেষকৈ হস্তীদণ্ডীৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ পদক্ষেপ লোৱা হ'ব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ক জনাইছে। গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকা সামৰি নিৰ্মাণ কৰিবলগীয়া প্ৰায় 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ বাবে আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰায় 4,000 জোপা গছ কটাৰ বাবে বন বিভাগে জাৰি কৰা নিবিদাক প্ৰত্যাহ্বান আৰু বন্যপ্ৰাণীৰ চলাচলৰ বাবে উপযুক্ত সৃষ্টি কৰাৰ বাবে অনুৰোধ জনাই দুগৰাকী ব্যক্তিয়ে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিৰ সময়ত অতিৰিক্ত মহাধিবক্তা পাৰংগম নাৰায়ণ গোস্বামীয়ে চৰকাৰৰ এই স্থিতিৰ বিষয়ে অৱগত কৰে। অতিৰিক্ত মহাধিবক্তাগৰাকীয়ে যোৱা বুধবাৰে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠক জনায় যে এই প্ৰকল্পৰ বাবে গছ কটাৰ ফলত পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱ সম্পৰ্কীয় অধ্যয়নৰ বাবে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈছে। সংস্থাটোৱে অধ্যয়নৰ বাবে কাৰিকৰী আৰু বিত্তীয় প্ৰস্তাৱসমূহ দুসপ্তাহৰ ভিতৰত যুগুত কৰিব আৰু অধ্যয়নৰ কাম আৰম্ভ কৰি 90 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। অতিৰিক্ত মহাধিবক্তাগৰাকীৰ লগতে পৰিৱেশ সংক্ৰান্তীয় অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং অভয়াৰণ্যৰ কোনো গছ কটা নহয় বুলি আশ্বাস দিয়ে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেও পৰিৱেশ সম্পৰ্কীয় অধ্যয়নৰ বাবে পুঁজি মোকলাই দিয়াত বিলম্ব নকৰে বুলি তেওঁ আদালতক অৱগত কৰে। চৰকাৰৰ এনে স্থিতিৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন নিষ্পত্তি কৰে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডভিয়াই আজি মেঘালয়ত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বুজ ল'ব। তেওঁ লগতে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ শ্বিলঙত এটা বহুমুখী ইনডোৰ ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰিব। প্ৰায় 133 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই ক্ৰীড়া প্ৰকল্পটো ৰাজ্যখনত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্যতম আয়োজনস্থলী হিচাপে পৰিগণিত হ'ব। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যুৱ পৰিক্ৰমা, ক্ৰীড়া আন্তঃগাঁথনি উন্নয়ন আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা

0: ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰক এই কৰ্মশালাত সম্বোধন জনোৱা হ'ব। ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বৰ সেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰা, নাগৰিকৰ অংশগ্ৰহণ উদ্ভাৱন, বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে কৰ্মশালাত আলোচনা কৰা হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে কামৰূপ আৰু শদিয়া সমজিলাৰ 2টা স্থানত ছুৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ ধৰা পৰালৈ চাই বিশেষ সতৰ্কতা অৱলম্বন কৰিছে আৰু সকলো জিলাকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে। বিভাগে শদিয়া সমজিলাৰ উত্তৰ ৰংপুৰীয়া গাঁৱত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত অভিকেন্দ্ৰৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক আক্ৰান্ত অঞ্চল হিচাপে চিনাক্ত কৰি গাহৰিৰ মাংস আৰু গাহৰি বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰিছে। পশুপালন বিভাগে আজিৰ ভিতৰত আক্ৰান্ত গাহৰিসমূহ নিধন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শদিয়াৰ পৰা অন্য জিলা তথা অৰুণাচল প্ৰদেশলৈ গাহৰিৰ মাংস অথবা গাহৰিৰ সামগ্ৰী প্ৰেৰণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আৰু এই ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আহান জনাইছে। অৱশ্যে যোৱা বছৰ ছুৱাইন ফ্লুৱে মাৰাত্মক ৰূপ লোৱা ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, ডিব্ৰুগড় আদি জিলাত বৰ্তমানলৈকে কোনো গাহৰিৰ দেহত এই ৰোগ ধৰা পৰা নাই। ৰাজ্যৰ বন বিভাগ আৰু গোলাঘাট জিলাৰ প্ৰশাসনে মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত পুনৰ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই বন বিভাগে এই ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰিছে। বিভাগৰ মুখ্য সচিব এন কে যাদৱে কালি জিলা আয়ুক্ত পূবালী গোহাঁই, অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাস, বন বিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী আৰু চি আৰ পি এফৰ বিষয়াসকলৰ সৈতে উচ্ছেদৰ বাবে চিনাক্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু আইন শৃংখলা তথা সামগ্ৰিক পৰিস্থিতি মূল্যায়ন কৰে। নেঘেৰীবিল অঞ্চলৰ বনভূমি দীৰ্ঘদিন ধৰি অবৈধভাৱে দখলৰ অভিযোগ উত্থাপিত হৈ আহিছে। বন বিভাগে ইতিপূৰ্বে 146টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰিছিল যদিও 59টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতা কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পাছত উচ্ছেদ প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত ৰখা হৈছিল। বন বিভাগে 2 নম্বৰ নেঘেৰী বিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়াললৈ পুনৰ জাননী জাৰি কৰিছে। অঞ্চলটোত জুনৰ পহিলা ভাগত উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। উচ্ছেদৰ সম্ভাৱনা কেন্দ্ৰ কৰি উদ্ভৱ হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পোৱা বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2026-27 পৰ্যটন বৰ্ষৰ বাবে অহা 1 জুনৰ পৰা পৰ্যটকসকলৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ থাকিব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। উদ্যান কৰ্তৃপক্ষই জনোৱা অনুসৰি বাৰিষাৰ লগে লগেই বেঁকী নৈৰ পানী বৃদ্ধি হোৱা আৰু জীৱ জন্তুক কিছু জিৰণি দিয়াৰ লক্ষ্যৰে ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ ৰখা হৈছে। আনহাতে 25 জুনৰ পৰা পৰ্যটকসকলৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণৰূপে বন্ধ ৰখা হ'ব। এই সন্দৰ্ভত মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰে এনেদৰে কয়।
1: এতিয়া 25 জুনৰ পৰাতো আমাৰ পাৰ্ক সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। কোনো ধৰণৰ গাড়ী, প্ৰাইভেট জিপচি বা এনেকুৱা ধৰণৰ অহা যোৱা কৰিব নোৱাৰিব। অনলি ডিপাৰ্টমেণ্টৰ গাড়ী অহা যোৱা কৰিব পাৰিব। মেইনলি এইটো কৰা হৈছে মানে কি, অলপ এনিমেলখিনিৰ কাৰণে আমাৰ অলপ শান্তিৰ প্ৰয়োজন। জানে কিমান টুৰিষ্ট আহি আছে এতিয়া, আমি সেইটো চালে নহ'ব। আমি জন্তুৰ কথাখিনি ভাবিব লাগিব, ভিতৰত থকা যিখিনি জীৱ জন্তু আছে যাতে এওঁলোকে শান্তি থাকিব পাৰে। সেইটো কাৰণে আমি 25 জুনলৈকে আমি খোলা ৰাখিছোঁ। সেই তাৰপিছত আমাৰ বন্ধ হ'ব পাৰ্ক। তো ঈদৰ কাৰণে মানুহখিনি আহিছে, লগতে ঈদো বন্ধ, সেইটো কাৰণে আজি অলপ টুৰিষ্ট বেছিকৈ দেখা পাইছে। লগতে এটা কি হৈছে, আমাৰ ইয়াত এটা বহুত দিন আপোনালোকে গমেই পাই আছে, ব্লেক পেন্থাৰ পোৱালি দুটা লগতে মাকক সঘনাই মানে দেখা পোৱা হৈছে আমাৰ ইয়াত নেশ্যনেল পাৰ্কৰ উদ্যানতে। তো সেইটো কাৰণে বিভিন্ন বাহিৰৰ পৰা বিভিন্ন ধৰণৰ মানুহ আহিছে, বিভিন্ন ধৰণৰ পৰ্যটক আকৰ্ষিত কৰিছে। সেইটো কাৰণে ধৰক টুৰিষ্ট এতিয়া বাঢ়িছে। কিন্তু সেইবুলি আমি 25 জুনৰ পৰা আমি সম্পূৰ্ণৰূপে বন্ধ হ'ব আৰু 1 তাৰিখৰ পৰা ৰিভাৰ ৰাফটিং আৰু আপোনাৰ ইলিফেণ্ট চাফাৰী সম্পূৰ্ণ বন্ধ হৈ যাব।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। জনসাধাৰণে এই খণ্ডটিৰ বাবে 1800117800 বিনামূলীয়া নম্বৰত ফোন কৰি আজিৰ ভিতৰত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ বা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব।

0: উপরি 1922 নম্বৰত মিছড কল দি লাভ কৰা এছ এম এছৰ জৰিয়তেও প্ৰধানমন্ত্ৰীলৈ পোনপটীয়াকৈ দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় আজি প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি দিনৰ 2 বজাত এই ৰায় দিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতেও আজি অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় দিব। অসম বিধানসভাৰ সচিব দুলাল পেগুক কালি অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ অন্তিম দিনটোত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে তাৎক্ষণিকভাৱে অপসাৰণৰ নিৰ্দেশ দিয়ে। দুলাল পেগুৰ 2024 চনৰ জানুৱাৰীতেই অৱসৰ দিন আছিল। পূৰ্বৰ অধ্যক্ষই দুলাল পেগুৰ চাকৰিৰ ম্যাদ বৃদ্ধি কৰিছিল। চৰকাৰী নিয়ম অনুসৰি অৱসৰৰ পাছত 2 বছৰ পৰ্যন্ত চাকৰিৰ ম্যাদ বৃদ্ধি কৰিব পাৰে। সেই নিয়ম উলংঘা হোৱাৰ বাবেই সচিবগৰাকীক তাৎক্ষণিকভাৱে অপসাৰণ কৰা হয়। এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এইদৰে কয়।
1: তেখেতে আচলতে 2 বছৰ আমি অসমৰ চৰকাৰী নিয়মমতে কি এজন মানুহক চাকৰি অৱসৰ হোৱাৰ পিছত মেক্সিমাম 2 বছৰ আমি তেওঁক মানে কামত লগাব পাৰোঁ, তেওঁক মানে এক্সটেনশ্যন দিব পাৰোঁ বা হেৰি কৰি, কিন্তু তেখেতো 2 বছৰতকৈ অধিক হৈ গ'লগৈ। 2 বছৰতকৈ অধিক হৈ যোৱাৰ ফলস্বৰূপে তাৰ বিধানসভাৰ বিষয়া কৰ্মচাৰীসকলে মোক এই বিষয়টো অৱগত কৰিছিলে। গতিকে তেওঁ মোৰ অধ্যক্ষজনে যিহেতু জাষ্টিছ দিব লাগে, গতিকে মোৰ যদি বিধানসভাতে মই জাষ্টিছটো যদি নিদিওঁ, আৰু সেইকাৰণে তেখেতৰ যিহেতু সময় যিহেতু বহু সময় হৈ গৈছে, 2 বছৰতকৈ অধিক কাল যিহেতু কাম কৰিছে, সেইকাৰণে তেখেতক সলনি আমি যিগৰাকী এডিশ্যনেল ছেক্ৰেটাৰী তেখেতক আমি দায়িত্ব অৰ্পণ কৰিছোঁ।
0: গোৱালপাৰাৰ উৰ্পদ বিলত বেকা ঠেঙৰ বিশেষ প্ৰজাতিৰ কেঁকু সাপৰ সন্ধান পোৱা গৈছে। ৰাজ্যৰ বৈচিত্ৰ্যৰ জগতত এই প্ৰজাতিটোৰ উপস্থিতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে বেং টোড গেকু চিৰটু ডেক টুলাছ প্ৰজাতিৰ অন্তৰ্গত সকলো কেকু গোটৰ ভিতৰত ই আটাইতকৈ ডাঙৰ, আৰু ইয়াৰ 360টাতকৈ অধিক প্ৰজাতি ইতিমধ্যে চিনাক্ত কৰা হৈছে। ই সাধাৰণ কেকুৰ দৰে নহয়, ইহঁতৰ ঠেঙৰ আঙুলিবোৰ প্ৰসাৰিত, আঠাযুক্ত, বক্ৰ আৰু নখযুক্ত। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত কোৰবানী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাই ৰাজ্যত ব্যাপক উৎসাহেৰে ঈদ উজ জোহা পালন, উত্তৰ গুৱাহাটীত সংঘটিত পথ দুৰ্ঘটনাত 3জনৰ অকাল মৃত্যু, ৰাজ্যত আফ্ৰিকান ছুৱাইন ফ্লুৰ পুনৰ সংহাৰ, অসম বিধানসভাৰ সচিবক অপহৰণ আদিকে ধৰি ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। গাহৰি পালকসকললৈ ভাবুকি কঢ়িয়াই অনা আফ্ৰিকান ছুৱাইন ফিভাৰৰ আতংক ৰাজ্যত পুনৰ আৰম্ভ হৈছে। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে সকলো জিলাকে হস্তম হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ইতিমধ্যে কামৰূপ আৰু তিনিচুকীয়া জিলাত 2টা অভিকেন্দ্ৰ চিনাক্ত কৰা হৈছে। নিয়মীয়া বাৰ্তা আৰু দৈনিক অসম কাকতে এই বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসম বিধানসভাৰ সচিব দুলাল পেগুক নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশমৰ্মে অপসাৰণ কৰা হৈছে। কাৰ্যকাল শেষ হোৱাৰ পিছতো বিধানসভাৰ সচিব হৈ থকা দুলাল পেগুৱে পূৰ্বৰ কাৰ্যকালত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আমাৰ অসম কাকতত একেনিশাতে বিধানসভাৰ সচিবক বৰ্খাস্ত, নতুন অধ্যক্ষৰ শিৰোনামেৰে এই বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। বৰ্ধিত কাৰ্যকালত থকা বিধানসভাৰ সচিব দুলাল পেগুক হঠাৎ অপহৰণ শিৰোনামেৰে দৈনিক জনমভূমি কাকততো একেটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। ৰাছিয়াৰ মস্কোত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মঞ্চৰ বৈঠকত ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনোৱা বাতৰিটোৱে দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই পদত্যাগ কৰাৰ পাছতে সমৰ্থকসকলে ৰাজ্যখনৰ বিভিন্ন স্থানত বিক্ষোভ প্ৰদৰ্শন কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। উত্তৰ গুৱাহাটীত সংঘটিত এটা পথ দুৰ্ঘটনাত বুধবাৰে পুৱতি নিশা 3জন লোক নিহত হোৱা বাতৰিটো অন্যান্য কাকতৰ লগতে দৈনিক অগ্ৰদূত আৰু অসমীয়া খবৰ কাকতৰো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ অৰূপ। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয়েলছে প্ৰথমখন এলিমিনেটৰ

ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰি দ্বিতীয়খন কোৱালিফায়াৰত স্থান নিশ্চিত কৰাৰ বিপৰীতে গুজৰাট টাইটান্ছ প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল। 2008 চনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুজৰাট টাইটান্ছেও 2022 চনত খিতাপ দখলৰ সাফল্যৰ পুনৰাবৃত্তি ঘটোৱাৰ বাবে প্ৰয়াস কৰিব। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। দুই এজাক পাতলীয়া বৰষুণৰ লগতে বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ পৰিৱেশ সম্পৰ্কীয় অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ এজোপাও গছ কটা নহয় বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটান্ছ মুখামুখি। এতিয়াৰ বাতৰি ইমানেই। ইয়াৰ পাছতেই জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আৰম্ভ কৰিছো ৰূপালী ঢৌ অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো দীপেন বৰুৱাৰ কণ্ঠত মৰম ছবিখনৰ গীত।

মৰম ছবিখনৰ গীতটি শুনিলে। এইবাৰ শুনো আহক অনিন্দিতা পাল আৰু জুবিন গাৰ্গৰ কণ্ঠত দীনবন্ধু ছবিখনৰ গীত।

দীনবন্ধু ছবিখনৰ গীতটি শুনিলে অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো চাৱৰীয়া ছবিখনত শ্ৰাণ আৰু সংগীবৃন্দৰ কণ্ঠৰীতি গীত।

চাৱৰীয়া ছবিখনৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মোহিত চৌহানৰ কণ্ঠত জয়ভুই মেট ছবিখনৰ এটি গীত।

গুরু ছবিখনত শ্রেয়া ঘোষাল আর উদয় মজুমদারৰ কণ্ঠৰ এই গীতটিৰে সামৰা হল ৰূপালী ঢৌ অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 গৈছে অন্তপৰিলাজিৰ প্ৰভাতী অধিৱেশনৰো। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মঞ্জুৰী শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, বিজয় দাস আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅ'ত মই আৰাধনা বৰা। এতিয়া আৰম্ভ কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠানটিৰ। প্ৰথমে শুনাবলৈ লৈছো বনজ্যোৎস্না বৰুৱাৰ কণ্ঠত দিনেশ বৈশ্যই লিখা এটি গীত, প্ৰযোজনা জিতেন দেৱৰ।

বনজ্যোৎস্না বৰুৱাৰ কণ্ঠত দীনেশ বৈশ্যই লিখা গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অপূৰ্ব বেজবৰুৱাৰ কণ্ঠত স্বৰচিত এটি গীত।

অপূৰ্ব বেজবৰুৱাৰ কণ্ঠত চৰচিত গীতটি শুনিলে। গীতিমালিকাৰ গীতত এইবাৰ শুনাবলৈ লৈছো পাপৰি বৰকাকতিৰ কণ্ঠৰেটি গীত, গীতিকাৰ হীৰেণ গোস্বামী, প্ৰযোজনা সুধীৰ দাসৰ।

পাপৰি বৰকাকতিৰ কণ্ঠত হীৰেণ গোস্বামীয়ে লিখা গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকাৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এবাৰ শুনোৱা হওক দীনবন্ধু চহৰীয়াৰ কণ্ঠত মুনেশ্বৰ বৰ্মনে লিখা এটি গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

দীনবন্ধু চহৰীয়াৰ কণ্ঠত মুনেশ্বৰ বৰ্মনে লিখা গীতটি শুনিলে। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো প্ৰশান্ত বৰদলৈৰ ৰচনা আৰু জেপি দাসৰ প্ৰযোজনাত পৰি বৰদলৈৰ কণ্ঠৰেটি গীত।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই ভাৰ্গৱ কলিতা।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ মাজলৈ যোৱাৰ প্ৰাক মুহূৰ্তত জানো আহক কি কি অনুষ্ঠানেৰে সজোৱা হ'ব আমাৰ আজিৰ যুৱবাণী। বিয়লি 5:15ৰ পৰা নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানটি সজোৱা হ'ব কেইখনমান হিন্দী ছবিৰ কেইটিমান গীতেৰে। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰ কৰা হ'ব বিয়লি 5:55ৰ পৰা সন্ধিয়া 6:10

6:30 আগবঢ়োৱা হ'ব শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি। অনুষ্ঠানটিৰ আজিৰ বিষয় যকৃতৰ বিভিন্ন ৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ। সমল ব্যক্তি হিচাপে অনুষ্ঠানত উপস্থিত থাকিব যকৃত ৰোগ বিশেষজ্ঞ ডাক্তৰ অমৃতাংশু বৰকটকী। অনুষ্ঠানটিৰ আঁতৰিব ইন্দ্ৰজিৎ দাসে। স্নেহা পাঠকৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ হ'বলগীয়া ন প্ৰতিভা অনুষ্ঠানৰ অতিথি উদীয়মান সত্ৰীয়া নৃত্যশিল্পী নম্ৰতা গোস্বামী। অনুষ্ঠানটি আঁতৰিব স্নেহা পাঠকে। সন্ধিয়া 8:05ৰ পৰা শুনিবলৈ পাব জে এইচ ফ্ৰিডালিন আৰু সংগীবৃন্দৰ গ্ৰন্থৰ জিকিৰ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া জানো আহক যুৱবাণীযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক আগতীয়া ৰেঙনি। কাইলৈও বিয়লি 5:10 পৰা নিবেদন কৰা হ'ব আপোনালোকৰ প্ৰিয় অনুষ্ঠান যুৱবাণী। 5:15 পৰা আগবঢ়োৱা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰ কৰা হ'ব বিয়লি 5:55 পৰা। সন্ধিয়া 6:10 পৰা শুনিবলৈ পাব এটি ইংৰাজী কথিকা। তন্ময়ী গোস্বামীৰ কণ্ঠৰ আধুনিক গীত প্ৰচাৰ কৰা হ'ব সন্ধিয়া 6:30 পৰা। যুৱ কৰ্মশালা অনুষ্ঠানটি নিবেদন কৰা হ'ব সন্ধিয়া 7:20 পৰা। অনুষ্ঠানটিৰ বিষয় অসমীয়া চিৰসেউজ গীত। সমল ব্যক্তি হিচাপে অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী মঞ্জস্না মহন্ত গোস্বামী। অনুষ্ঠানটিৰ আঁতৰিব ইন্দ্ৰজিৎ দাসে। মোৰ অনুভৱৰ গীত অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় সন্ধিয়া 8:05। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন অনুষ্ঠানটি সজোৱা হৈছে কেইখনমান হিন্দী ছবিৰ কেইটিমান গীতেৰে। প্ৰথমে শুনো আহক কল আজ অৰ কল ছবিখনৰ পৰা এই গীতটি। গীতটিত কণ্ঠদান কৰিছে আশা ভোছলে আৰু কিশোৰ কুমাৰে।

প্রিয় শ্রোতা, 1972 চনৰ 29 মে তাৰিখে চিৰদিনৰ বাবে বিদায় মাগিছিল জনপ্ৰিয় অভিনেতা পৃথ্বীৰাজ কাপুৰে। তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই আজিৰ মনোৰঞ্জন অনুষ্ঠানটি সজোৱা হৈছে তেখেত অভিনীত কেইখনমান ছবিৰ কেইটিমান গীতেৰে। পুনৰ শুনো আহক কল আজ অৰ কল ছবিখনৰ পৰা এই গীতটিৰ

0: Zulando, Zulando. आप यहाँ आए इसलिए, आपने बुलाया इसलिए, आए हैं तो काम भी बताइए, पहले जरा आप मुस्कुराइए।
1: श्रोता सकले, काल आज और कल छविखनर पड़ा आशा भोसले और किशोर कुमार कंठर गीत शुनिले। प्रिय श्रोता, পৃথ্বীৰাজ কাপুৰক গণ্য কৰা হয় হিন্দী চলচ্চিত্ৰৰ অন্যতম প্ৰতিষ্ঠাপক ব্যক্তি হিচাপে। তেওঁ আছিল ভাৰতীয় গণনাট্য সংঘৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য। 1944 চনত তেওঁ বোম্বাই ভিত্তিক ভ্ৰাম্যমান থিয়েটাৰ কোম্পানী পৃথ্বী থিয়েটাৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰিয় শ্ৰোতা, এইবাৰ শুনোৱা হওক মোগল ই আজম ছবিখনৰ পৰা এই গীতটি।

শ্ৰোতাসকলে মোগল এ আজম ছবিখনৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰ গীতটি শুনিলে। এবাৰ শুনো আহক একেখন ছবিৰ পৰাই আন এটি গীত।

শ্রোতাসকলে মনোরঞ্জন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্রোতা, অনুষ্ঠানত এইবাৰ শুনোৱা হওক হীৰ আৰু ৰাজা ছবিখনৰ পৰা কেইটিমান গীত। প্ৰথম গীতটিৰ কণ্ঠশিল্পী লতা মংগেশকাৰ।

শ্ৰোতাসকলে মনোৰঞ্জনত শুনি আছে হীৰ ৰাজা ছবিখনৰ পৰা কেইটামান গীত। এইবাৰ শুনাবলৈ লৈছোঁ মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটিয়ে।

শ্রোতাসকলে মনোরঞ্জন অনুষ্ঠানত শুনি আছে হীৰ ৰাজা ছবিখনৰ পৰা কেইটিমান গীত। এইবাৰ শুনো আহক মহম্মদ ৰফি আৰু লতা মংগেশকাৰৰ দ্বৈতকণ্ঠৰ এই গীতটি।

ইমান পাৰি শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। ৱেবছাইটটি পুনৰ কৈছো pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা পদত গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত ক্ৰমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয় লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। পুনৰ কৈছো ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব।

প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিকছ মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ মেকানিক, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ট্ৰলিং মেচিন মেকানিক, ইয়াৰে যিকোনো এটা ট্ৰেডত ITR চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো এটা শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰণৰ বাবে FKET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। পুনৰ কৈছো indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন।

0: पञ्चदश लक्ष कोटि रूप्यकाणि अस्ति तथा च त्रिंशोत्तर द्विसहस्रतम वर्ष पर्यन्तं पञ्चविंशति लक्ष कोटि रूप्यतोप्यधिकं कर्तुं सर्वकारः कार्यं कुर्वन् अस्ति। कर्णाटकस्य राज्यपालः थावरचन्द गहलोतः अद्य बेंगलुरुनगरे मुख्यमन्त्रिणः सिद्धारमैया वर्यस्य त्यागपत्रं स्वीकृत्य तत्कालीनेन प्रभावेण मन्त्रिमण्डलं विघटयत्। परञ्च यावत् कार्यवाहक मुख्यमन्त्री रूपेण वैकल्पिक व्यवस्था न भवति तावत् पर्यन्तं अस्मिन् काले किमपि निर्णयं न स्वीकर्तुं सहैव अस्मिन् पदे यथावदेव भवितुम् आदिष्टम्। सिद्धारमैया वर्यः ह्यः लोकभवने स्वस्य त्यागपत्रं समर्पितवान् आसीत्। अन्त्यक्रीडा वार्तायां आईपीएल क्रिकेट क्रीडायां अद्य सायंकाले महाराजा यादवेन्द्र सिंह अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे न्यू चंडीगढ़ नगरे महत्वपूर्णे क्वालिफायर द्वितीय स्पर्धायां गुजरात टाइटन्स दलं राजस्थान रॉयल्स दलं सम्मुखी करिष्यति। क्रीडायाः आरंभः सायं सार्ध सप्तवादने भविष्यति। विजेतृदलं रविवासरे अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे अन्तिमस्पर्धायां रॉयल चैलेंजर्स बेंगलुरु इत्यनेन दलेन सह स्पर्धिष्यति इति वार्ताः।
1: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি। অনুষ্ঠানটিৰ আজিৰ বিষয় যকৃতৰ বিভিন্ন ৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ। সমল ব্যক্তি হিচাপে অনুষ্ঠানত উপস্থিত থাকিব যকৃত ৰোগ বিশেষজ্ঞ ডাঃ অমৃতাংশু বৰকটকী। অনুষ্ঠানটিৰ দ্বিতীয় খণ্ডৰ আঁতৰি ষ্টুডিঅ'ত এয়া ইন্দ্ৰজিৎ দাস।
2: এই যে যকৃত বা লিভাৰ ক্ৰমান্বয়ে ধৰি লওক বেয়া হ'বলৈ ধৰিছে বা তাক ইনফেকশ্যন আৰম্ভ হৈছে, এই কথাটো কি কি লক্ষণৰ পৰা আচলতে আমি গম পাবলৈ সক্ষম হওঁ?
3: একচুৱেলি লিভাৰৰ প্ৰব্লেমখিনি প্ৰথম অৱস্থাত একেবাৰে নন স্পেচিফিক, মানে আপুনি গমেই নাপাব যে ভিতৰে ভিতৰে লিভাৰ প্ৰব্লেম হৈ আছে। প্ৰথম ক্ষেত্ৰত জাষ্ট অকল ভাগৰ লাগি থাকে। কিছুমানৰ সেই আজিকালি দেখা পাওঁ ডেকা ডেকা ল'ৰাবিলাকৰ এনাৰ্জি নাই, দুটা চিৰি উঠিলেই ভাগৰ লাগে। সেই টায়াৰ্ডনেছ বা যিটো ফেটিক ভাৱটো, ৰাতি শুই আহিলেও ৰাতিপুৱালৈ ভাগৰ লাগি থাকে, অফিচ আহিলেই যেন টোপনি যাম, অলপ ৰেষ্ট ল'ম, সেই যিকোনো ফেটিক বা আনডিউ উইকনেছটো, সেইবিলাক হৈছে লিভাৰৰ ইনিচিয়েল লক্ষণ। আৰু কিছুমান থাকে, যেনেকৈ আজিকালি ল'ৰা ছোৱালীবিলাকৰ ভোকটো কম থাকে, সেই আগৰ নিচিনা ভোক নালাগে আজিকালি ডেকা ল'ৰা ছোৱালীবিলাকৰ। সেই লছ অফ এপেটাইট, যিটো নৰ্মেল ভোক টাইমত লাগিব লাগে, সেই ভোকটো কমি যায়, এনাৰ্জি কম পায়। তো ইনিচিয়েল ক্ষেত্ৰত আপুনি ভাবিব নোৱাৰে যে সেইটো বহুতে গেছ বুলি ভাবি থৈ দিয়ে বা এনেই কিবা বুলি ভাবি থৈ দিয়ে, কিন্তু আপুনি বস্তুবিলাক একেবাৰে নন স্পেচিফিক, এনেকৈ স্পেচিফিক নাথাকে যে লিভাৰটো বেয়া হৈছে বুলি গমেই নাপাব। সেইকাৰণে এই বস্তুটো এৱাৰনেছটো ইম্পৰ্টেণ্ট। এই যে হেপাটাইটিছ, হেপাটাইটিছ বি বা চি যিবিলাক আজিকালি হৈ থাকে, তো সেইবিলাক ভিতৰে ভিতৰে হৈ থাকে। ইনিচিয়েল ক্ষেত্ৰত জাষ্ট গাটো দুৰ্বল লাগে, ভাগৰ লাগে, পিছত টেষ্ট কৰিলত ওলাইছে যে হেপাটাইটিছ বি আৰু চি ওলাইছে। সো তেনেকুৱা ধৰণৰ যেতিয়া বেমাৰখিনি এডভান্স হৈ যায়, যেতিয়া সেই ভিতৰে ভিতৰে বহুতখিনি ডেমেজ কৰে, তেতিয়াহে লিভাৰৰ একচুৱেল চিম্পটমবিলাক ষ্টাৰ্ট হয়। যেনেকৈ জণ্ডিচ বা ভৰি ফুলা, পেটত পানী জমা হোৱা বা সেই যিবিলাক কমপ্লিকেশ্যন বা ব্লিডিং, যিবিলাক লিভাৰৰ এডভান্স চিম্পটমখিনি, সেইখিনি লাষ্টতহে ষ্টাৰ্ট হয়। সো ইনিচিয়েল চিম্পটমবিলাক একেবাৰে ভেগ আৰু নন স্পেচিফিক,
2: মানে গমেই নাপায়,
3: গমেই নাপায়। তো আপুনি ভাবিছে মোৰ দেখোন বৰ এনাৰ্জিটোৱেই নাই মানুহটোৰ, মই কামতে মন দিব পৰা নাই, মোৰ ভাগৰে লাগিলে, মই দুটা চিৰি উঠিব নোৱাৰা হৈ গ'লো, তো কিবা এটাতো হৈ আছে। তো তেতিয়া আপুনি টেষ্ট কৰিলে গম পাব যে আপোনাৰ হয়তো অলপ কলেষ্ট্ৰলটো বেছি, আপোনাৰ আল্ট্ৰাচাউণ্ডত ফেটি লিভাৰ গ্ৰেড 2 বা 3 ওলাব, অকণমান চুগাৰটো হাই বৰ্ডাৰ লাইনত, অকণমান প্ৰেচাৰটো নৰ্মেলতকৈ চাপ'জ 130 থাকিব লাগে, 140 হৈছে, চ' অকণমান প্ৰেচাৰটো। চ' এইখিনিক কয় মেটাবলিক চিনড্ৰম। মেটাবলিক চিনড্ৰমৰ মিনিং হৈছে আমাৰ শৰীৰৰ মেটাবলিজিমটো শ্ল' বা কম। আমি খোৱাটো খাই আছোঁ কিন্তু সেই বস্তুখিনি ইউটিলাইজেশ্যন হোৱা নাই, চ' আল্টিমেটলি বডিটো শ্ল' হৈ যায়। চ' তাৰ কিছুমান ৰেজিষ্টেঞ্চ ষ্টাৰ্ট হয়, ইনচুলিন ৰেজিষ্টেঞ্চ। আমাৰ এনাৰ্জি ইনচুলিন শৰীৰত বনে বাট ইনচুলিনটো কাম নকৰে। তো অকণমান চুগাৰটো প্ৰি ডায়েবেটিক ৰেঞ্জত আহি যায়, ষ্ট্ৰেছৰ কাৰণে অলপ বিপিটো হাই হৈ যায়, এই সেইবিলাকৰ কাৰণে ভিতৰে ভিতৰে কিছুমান এই ভেগ চিম্পটম লাইক এনাৰ্জি নাপায়, দুৰ্বল হৈ থাকে, সেইবিলাক হোৱা ষ্টাৰ্ট হৈ যায়।
2: হেপাটাইটিচ এ বি চি ডি এনে কেইবাটাও ভাগ আছে, অকণমান বুজাই ক'ব।
3: হয় হয়, হেপাটাইটিছ মই যে ক'লো যে বস্তুটো লিভাৰৰ ইনফেকশ্যন বা লিভাৰৰ ডেমেজ, তো সেইটো এটা হৈছে এলকহলৰ পৰা, সেইটো এলকহলিক হেপাটাইটিছ। এই যিকেইটা ভাইৰাছৰ পৰা হয় সেইটোকে ভাইৰেল হেপাটাইটিছ। ভাইৰেল হেপাটাইটিছ বহুতকেইটা ভাইৰাছ, যিকোনো ভাইৰাছৰ পৰা হ'ব পাৰে। যেনেকৈ ক'ভিডতো মানুহৰ অলপ হেপাটাইটিছ নিচিনা হৈছিলে, ক'ভিডতো মানুহৰ ভোক চোক কমি যায়। যিকোনো ভাইৰাছে লিভাৰটো এফেক্ট কৰিব পাৰে। আমাৰ যে জ্বৰ চৰ্দি হয় তেতিয়া ভোক নালাগে, বিকজ সেইটোতো লিভাৰটো এফেক্ট হয়। তো যিকোনো ভাইৰাছৰ পৰাই লিভাৰটো এফেক্ট হ'ব পাৰে, বাট স্পেচিফিক লিভাৰ ৰিলেটেড ভাইৰাছকেইটাক কোৱা হয় হেপাটাইটিছ এ, বি, চি, ডি, ই। এই পাঁচটা ভাইৰাছ স্পেচিফিক লিভাৰ ভাইৰাছ, এহেতি স্পেচিফিকেলি লিভাৰটো এফেক্ট কৰে। তাৰে হেপাটাইটিছ এ আৰু ই সেইটো পানীৰ পৰা হয়, আনহাইজেনিক পানীৰ পৰা হয়। বেচিকেলি ক'ব গ'লে ফিকেলি কণ্টামিনেটেড পানীৰ পৰা। কোনোবা মানুহৰ হেপাটাইটিছ এ হৈছে আৰু সেই মানুহজনৰ লেট্ৰিনত ভাইৰাছটো ওলায় এ আৰু ইটো, আৰু সেই পানীটো যদি কোনোবা পুখুৰীত মিক্স হৈ গৈছে বা কোনোবা দমকলত মিক্স হৈ গৈছে, ক'ৰবাত মিক্স হৈ গৈছে আৰু সেই কমিউনিটিটোৱে যদি সেই পানীটো খায় বা সেই এৰিয়াৰ মানুহখিনিয়ে সেই পানীটো খায়, তেওঁলোকলৈ স্প্ৰেড হয়। চ' এইটো কয় ফিকো অৰেল ৰুট, মানে পায়খানাত ভাইৰাছটো ওলাই পানীত মিক্স হ'ল আৰু সেই পানী বাইচান্স আপুনি যদি খায় আপোনালৈ আহিলে। হেপাটাইটিছ এ আৰু ইটো টোটেলি প্ৰিভেণ্টেবল হয় পানীৰ পৰা হয়। আটাইতকৈ প্ৰব্লেম হয় এই ৰিচেণ্টলি হেপাটাইটিছ এ অসমত বহুত বেছিকৈ হ'ব ধৰিছে, আৰু মেজৰিটি আপুনি সৰু ছোৱালীবিলাকক মই সুধি পেলাই পাইছোঁ তাহাঁতি ফুচকা খোৱাৰ পৰা হৈছে। চ' ফুচকা চুচকা যিবিলাক ষ্ট্ৰীট ফুড য'ত পানীৰ চ'ৰ্চটো আপুনি গম নাপায় বা অপেন পানীটো পটককৈ আপুনি পানী এগিলাচ খাই দিলে, ষ্ট্ৰীট ফুড বুলি নকওঁ, কিছুমানটো ষ্ট্ৰীট ফুড ভালো থাকে বাৰু, বাট সেই যিটো আনহাইজেনিক পানীৰ পৰা হেপাটাইটিছ এ আৰু ইটো হয়। হেপাটাইটিছ এটো অসমত বহুত হয় আৰু হেপাটাইটিছ ইটো কমকৈ হয় আমাৰ অসমত। ইটো দিল্লী চেলিফালে হয় বেছিকৈ, দিল্লী হাৰিয়ানা সেইফালে, বাট স্পৰেড বা সেইফালে আমি যদি ফুৰিব গৈ পেলাই পেটৰ জণ্ডিচ চণ্ডিচ হৈছে তাৰমানে হেপাটাইটিছ ই বুলি ভবা যায়। চ' এনিৱে আল্টিমেটলি বস্তুটো পানীৰ পৰা হয়। হেপাটাইটিছ বি, চি আৰু ডি এইকেইটা ব্লাড বৰ্ণৰে, ব্লাড বৰ্ণ মানে আপোনাৰ ব্লাড প্ৰডাক্ট বা আপোনাৰ শৰীৰৰ কিবা প্ৰডাক্টৰ পৰা হয়, এইটো পানীৰ পৰা নহয়। চ' হেপাটাইটিছ বি আৰু চি আমাৰ বহুত কমনলি হয় অসমত বা ইণ্ডিয়াত, আৰু হেপাটাইটিছ ডিটো ইণ্ডিয়াত নহয়, হেপাটাইটিছ ডিটো ৱেষ্টাৰ্ণ হয়, আমেৰিকা চৰকাৰী হেপাটাইটিছ ডি আহে। এতিয়া চ'ৰ্চ আপোনাৰ কি, বডি ফ্লুইডৰ কি কি বস্তু থাকিলে, এটা হৈছে তেজ। আগতে ব্লাড বেংকবিলাকত যেনেকৈ তেনেকৈ ব্লাড দি দিয়া হৈছিলে, আজিকালি ব্লাড বেংকবিলাক বহুত স্ক্ৰিনিং কৰি দিয়া যায়, সেইকাৰণে ব্লাডৰ থ্ৰুদি ইউজুৱেলি ভাল ব্লাড বেংকৰ পৰা ল'লে তেজৰ থ্ৰুদি ট্ৰেন্সমিশ্যন নহয়। চ' ব্লাড বেংক এটা চ'ৰ্চ হয় তেজৰ পৰা। চ' আগৰ দিনত 90s আছিলে কি ব্লাডটো ভালকৈ টেষ্টিং নকৰাকৈ দিছিলে, চ' আগৰ টেনিয়ত হৈছিলে, বাট আজিকালি ব্লাড দিয়াৰ আগতে ডোনাৰজনৰ ভালকৈ স্ক্ৰিনিং কৰি লোৱা যায়। চ' সেই ব্লাড যাতে পজিটিভ থাকিলে সেইটো ব্লাডটো কেঞ্চেল কৰি দিয়া যায়। চ' ব্লাড এটা চ'ৰ্চ আছে। মাকৰ পৰা ল'ৰা ছোৱালীলৈ যায় ডিউৰিং ডেলিভাৰী, মাকৰ লগত যিটো প্লেচেণ্টেল কমিউনিকেশ্যন থাকে ডিউৰিং প্ৰেগনেঞ্চি বা ডিউৰিং ডেলিভাৰী বা ইভেন ব্ৰেষ্ট ফিডিঙতো হেপাটাইটিছ বি আৰু চি যাব পাৰে। চ' সেইকাৰণে মাকক হেপাটাইটিছ বি আৰু চিৰ কাৰণে প্ৰতিজনী গৰ্ভৱতী তিৰোতাকে টেষ্টিং কৰা যায়, আৰু যদি পজিটিভ থাকে মাক চ'তো বহুত সাৱধানে তেওঁৰ ডেলিভাৰীটো মনিটৰ কৰি বাচ্চাটোক ইমিডিয়েটলি ডেলিভাৰীৰ পিছতে ভেকচিন দিয়া যায়। নম্বৰ 3 আৰু মষ্ট ইম্পৰ্টেণ্ট যিটো আজিকালি আমাৰ সমাজত হৈছে ড্ৰাগ এবিউজ। ছেইম চিৰিঞ্জ এটা ল'ৰাই ড্ৰাগছ ল'লে, সিটোও ল'লে, সিটোও ল'লে, তাৰ যদি কোনোবা এটা থাকে সেইটোৰ পৰা ট্ৰেন্সমিট হয়। চ' আপুনি দেখিছে আজিকালি চহৰ নগৰ কথা নাই, গোটেই অসম বা নৰ্থ ইষ্টৰ ইপাৰে সিপাৰে ড্ৰাগছৰ প্ৰৱণতা বাঢ়িছে। ইনফেক্ট কোনো ধৰ্মৰ কথা নাই, চবতে ড্ৰাগছৰ সেইটো বাঢ়িছে, আৰু সেই ড্ৰাগছটো ড্ৰাগছে সেইটো বাকী ডেমেজ কৰিলেই সেই হেপাটাইটিছ বি আৰু চি ইভেন এইচ আই ভিও ট্ৰেন্সমিট হয় তেওঁলোকৰ পৰা। চ' সেইটো এটা থাৰ্ড ৰুট হ'ল, মাকৰ পৰা আহিলে, ড্ৰাগছৰ পৰা আহিলে, ব্লাডৰ পৰা আহিলে। ফোৰ্থ কমন কজ ইজ ছেক্সুৱেল। কাৰোবাৰ যদি হেপাটাইটিছ বি আৰু চি আছে, মেল বা ফিমেল, চ' তেওঁলোকে যদি কোনো মেথড ইউজ নকৰে, গম নোপোৱাকৈ যদি, সেই ছেক্সুৱেল এক্টৰ পৰাও যাব পাৰে। তো ডেট ইজ ফোৰ্থ। আৰু আগৰ দিনত আমাৰ কিছুমান প্ৰেক্টিছ আছিলে যে ছেইম চিৰিঞ্জটো আগতে আপুনি দেখিছে চাগে, গৰম কৰি চিৰিঞ্জটোকে ছেইম চিৰিঞ্জে ডাঙৰ সেই ষ্টীলৰ এটা চিৰিঞ্জে বেজি দিছিলে, আকৌ সেইটো গৰম পানীত ধুই পেলাই বেলেগ এজনক বেজি দিছিলে। চ' সেইটো আগৰ দিনত আছিলে, আজিকালিতো চব ডিছপ'জেবল চিৰিঞ্জ ইউজ হয়, বাট কিছুমান জেগাত সেইটো এতিয়াও চলি আছে যে ছেইম চিৰিঞ্জেই বেলেগ বেলেগ মানুহক বেজি দিয়ে আৰু সেইটোৰ পৰা হেৰি হয়। আৰু এটা নতুন প্ৰৱণতা আপুনি দেখিব, টেটু। টেটুটো আগতে আমি ইমান ইউজ কৰা নাছিলোঁ, বাট টেটু চেণ্টাৰ বহুত জেগাত আছে, এইটো চব চেণ্টাৰ বেয়া নহয়, বাট যদি টেটু নিডলটো যদি ভালকৈ ষ্টেৰিলাইজ নকৰে সেইটোৰ পৰাও হেপাটাইটিছ বি আৰু চি যাব পাৰে। ছিমিলাৰলি শ্বেভিং কৰোঁতে যদি চেলুনৰ ছেম ব্লেড, আজিকালি কোৱা যায় চেলুনত যে ব্লেডখন বেলেগ বেলেগ ইউজ কৰিব লাগে, যদি ছেম ব্লেড বাইচান্স আপোনাৰ পৰা কৰিলে, বেলেগ এজনক কৰিলে আৰু কাৰোবাৰ এজনৰ আছিলে, ইজনৰ সিজনৰ ট্ৰেন্সমিট হ'ব পাৰে। এই মাইনৰ মাইনৰ সৰু সৰু বস্তুবোৰৰ পৰাই বস্তুটো যাব পাৰে। চ' এই বি আৰু চি ভাইৰাছটো কিবা মেথডেদিহে যাব পাৰে, ব্লাডৰ পৰা, মাকৰ পৰা, ফেমিলিয়েল যদি হয়, ড্ৰাগছৰ পৰা, সেক্সুয়ালি যাব পারে বা এইবিলাক মাইনর হয় টেটু সেন্টারবিলাকৰ পৰা বা শেভিং যদি ভালকে ব্লেড বিলাক সেম দি ইউজ করে সো সেই বস্তুবিলাক সেই অ্যাওয়ারনেসটোর কারণে একচুয়ালি ওয়ার্ল্ড হেপাটাইটিস ডে টো পতা হয়েছে এই সিম্পল সিম্পল বস্তুখিনি যদি আপনি জানি থয় সো আপনি কব যে টেটু করলে ভালকে স্টেরিলাইজ কৰিছে নাই বেজিটো দিলে এটো ঠিক আছে এটো ডিসপোজেবল হয় নে নাই আগতে ইউজ হয়েছে ব্লাড যদি কারবার দিব লগা হয়েছে ব্লাডটো ভালকে টেস্টিং করা হয়েছে নে নাই প্রেগনেন্সি যদি হয় কোনো এগারী লেডি তখনক টেস্ট করা হয়েছে নাই সেই যেখানে অ্যাওয়ারনেস সেটা যদি ভালকে থাকে সো তো আপনার হেপাটাইটিস বি আর সি ট্রান্সমিট হওয়ার কথাই নাই
2: আর এই কেটা ভাইরাসের ভিতর কোনটো বেশি ভয় লগা
3: সো ভয় লগা ক্ষেত্রে দুটা কথা আছে যেটা পানির পর হওয়া ভাইরাস হেপাটাইটিস এ আর ই সেটু এনে মেজরিটি মানুষের সিম্পল অকমান জন্ডিস বা অল্প ভাইরাল ফিভার টাইপ হয়ে পেলে ভালো হয়ে যায় 90% পর 99% তার 1-2% কিন্তু লিভার ফেলার ফেলে গুছিছে সেই ভাইরাসটো কেতিয়াবা ফালমিনেন্ট বা বড় ভয়ঙ্কর রূপ লব পারে সো হেপাটাইটিস এ রো ভ্যাকসিন আছে হেপাটাইটিস ই রো ভ্যাকসিন আছে এটো লৈ থয়ে ভাল
2: সেটো কোনটো বয়সত লব লাগে
3: বাচ্চাকটো দিয়াটো নিয়মে হৈছে আজিকালি এডাল্ট যাৰ আপোনাৰ ডায়েবেটিস আছে যাৰ ভালনেৰেবল মানুহখিনি পপুলেশ্যন যাৰ বয়স 60ৰ ওপৰত হৈছে যাৰ প্ৰেছাৰ ডায়েবেটিস আছে যাৰ হাৰ্টৰ প্ৰব্লেম আছে বা মাল্টিপল লিভাৰ প্ৰব্লেম আছে কিডনি প্ৰব্লেম আছে যাৰ অলৰেডি বেলেগ বেমাৰ চলি আছে তেওঁলোকে সেই ভেকচিনটো দি থলে ভাল যাতে তেওঁলোকে সেই ভাইৰাছটোৰ কাৰণে এডিচনেল এটা বাৰ্ডেন নহয় হেপাটাইটিছ বি আৰু চি সেইটো যিটো ড্ৰাগছৰ বা ব্লাডৰ থ্ৰু দি হয় তাৰ ভিতৰত হেপাটাইটিছ বি টো এটা লাইফ লং ভাইৰাছ হেপাটাইটিছ বি টো যাৰ এবাৰ হ'ল তার স্পন্টেনিয়াসলি গুছি নেযায় কিছুমান মানুষের যায় যার একিউট হেপাটাইটিস হয়েছে সাপোজ সাডেনলি ভাইরাল ফিভার টাইপ হল অল্প জন্ডিস হল হেপাটাইটিস বি টু ভাল হয়ে যাব পারে একিউট হেপাটাইটিস বি বাট মেজরিটি মানুষ 95% মানুষের ভাইরাসটা থাকি যায় এবার সোমালে হি থাকি যায় যেনেকে এইচ আই ভি ভাইরাসটো এবার সোমালে থাকি যায় সেটা আমার শরীরে একবার এলিমিনেট করব নয় সো হেপাটাইটিস বি টু আউট অফ অল দিস আটাইতক ডেঞ্জারাস বিকজ হি আপনার যেটু জিন আমার যেটু ডিএনএ তাত হি লাগি ধরে হি আমার একটা বডির পার্ট হয়ে যায় হি ইন্ট্রিগেট হয়ে যায় ডিএনএ লগত হেপাটাইটিস সি ভাইরাসটা লিভারের ভিতর সোমাই থাকে তার আজিকালি ভাল ভাল মেডিসিন ওলাইছে 3 মাহত ভাল হয়ে যায় সো হেপাটাইটিস সি টু বেয়ার মাজতে ভাল হেপাটাইটিস বি টু আটাইতক বেয়া হেপাটাইটিস এ আর ই টু সিম্পল ভাইরাল ফিভার হিসাবে প্রেজেন্ট করে কিন্তু তথাপি 1-2% মানুষের সিরিয়াস হয়ে যাব পারে
2: আর পিতৃ মাতৃ যদি থাকে বংশগতভাবেও আসলে লিভারের
3: মাকর থাকলে লালে যার চান্স আটাইতক বেশি দেওতকর পর লালে নাজায় বাট যদি তেজর সম্পর্ক বা কিবা ব্লাড সাড লাগে তেতিয়া যাব পারে আদারওয়াইজ এটা মাদার টু চাইল্ড ট্রান্সমিশন মাকর পর লালে যায় ডিউরিং ডেলিভারি ডিউরিং ব্রেস্ট ফিডিং তেনকা টাইমত
1: শরীর আর স্বাস্থ্য অনুষ্ঠানটি শুনিলে অনুষ্ঠানটির আজির বিষয় আছিল যকৃতর বিভিন্ন রোগের কারণ আর ইয়ার প্রতিকার সমল ব্যক্তি হিসাবে অনুষ্ঠানত উপস্থিত আছিল বিশিষ্ট যকৃত রোগ বিশেষজ্ঞ ডাক্তৰ অমৃতাংশু বৰকটকী অনুষ্ঠানটির আঁতৰিলে ইন্দ্রজিৎ দাসে
4: প্রতিখন ঘৰৰে বাণী আকাশবাণী সকলোৰে হৃদয়ৰ বাণী আকাশবাণী আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কি বাত সংগীত নাটক খেল আর প্রতিটো পলৰ নির্ভরযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

গুৱাহাটী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ভাৰত বিশ্ব শক্তি হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ উন্নয়নে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলৰ প্ৰকাশ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ নাকচ, বিভিন্ন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ অব্যাহত, দেশত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেলৰ যোগান পৰ্যাপ্ত পৰিমাণে আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ পুনৰ প্ৰকাশ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটান্ছ মুখামুখি। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। 2047 চনৰ ভিতৰত ভাৰত বিশ্ব শক্তি আৰু আগশাৰীৰ অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ উন্নয়নে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলে আজি গুৱাহাটীত প্ৰকাশ কৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালা উদ্বোধন কৰি শ্ৰীবাঘেলে কয় যে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ সবলীকৰণ দেশৰ উন্নয়নৰ অন্যতম চৰ্ত। তেওঁ প্ৰতিজন ব্যক্তিয়ে প্ৰাপ্য সুবিধা লাভ কৰিব পৰাকৈ পঞ্চায়তীৰাজ ব্যৱস্থা উন্নীত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমূহীয়া সেৱা কেন্দ্ৰসমূহৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি শ্ৰীবাঘেলে কয় যে এই কেন্দ্ৰসমূহে প্ৰশাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে। সাংবাদিকৰ আগত শ্ৰীবাঘেলে এইদৰে কয়।
1: केंद्रीय पंचायत राज विभाग और असम के पंचायत राज विभाग के पर धन्यवाद देना चाहूंगा कि उन्होंने यहाँ गुवाहाटी में 7 राज्यों का सेवा के द्वारा समृद्धि और सीएससी में क्या क्या काम होते हैं, 300 से ऊपर सर्विस होती हैं। ये सरकार आपके द्वार कंसेप्ट मोदी जी का है। यहाँ विधवा पेंशन, विकलांग पेंशन, वृद्धावस्था पेंशन, जात प्रमाण पत्र, आय प्रमाण पत्र, आधार कार्ड, आयुष्मान कार्ड, किसान सम्मान निधि, प्रधानमंत्री जीवन बीमा सुरक्षा योजना, प्रधानमंत्री जीवन ज्योति योजना, बर्थ सर्टिफिकेट, डेथ सर्टिफिकेट जो गांव के लोगों को मिलता है, जिसके लिए जिला मुख्यालय पे आना पड़ता था और ऑफलाइन होता था, तो करप्शन भी था। अब ये ऑनलाइन है, ये बहुत अच्छा काम है।
0: পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজিত এই কৰ্মশালাত মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পাঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন সমূহীয়া সেৱা কেন্দ্ৰক এই কৰ্মশালাত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত মহন্তৰ জামিন আবেদন নাকচ কৰে। ন্যায়ালয়ে অভিযুক্ত মহন্তৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা, তথ্য প্ৰমাণ নষ্ট কৰা আৰু গোচৰৰ সাক্ষীক প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জামিন আবেদন অগ্ৰাহ্য কৰে। অসম চৰকাৰৰ মহাধিবক্তা দেৱজিত শইকীয়াই এই সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
2: শ্যামকানু মহন্তই প্ৰথমতে ট্ৰায়েল কৰ্টত আৰু তাতে বিফল হোৱাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত ট্ৰায়েল কৰ্টৰ যিটো তেওঁ বেইল এপ্লিকেশ্যন, তাৰ ৰিজেকশ্যন অৰ্ডাৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ত চেলেঞ্জ কৰিলে আৰু সেইটো এখন বেইল এপ্লিকেশ্যন কৰিছিলে। এই বেইল এপ্লিকেশ্যনৰ শুনানি দুটা পৰ্যায়ত হৈছিলে। দুদিনীয়া হিয়াৰিং হোৱাৰ পিছত জাজমেণ্ট ৰিজাৰ্ভ কৰা আছিলে আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়া কোৰ্টত এই কেছৰ শুনানি গ্ৰহণ কৰা হৈছিলে। আজি 29/5/2026 চনত এই বেইল এপ্লিকেশ্যনখনৰ যিটো জাজমেণ্টটো আজি 2 বজাত ডেলিভাৰ কৰিছে আৰু এই জাজমেণ্টটো ডেলিভাৰ কৰি পেলাই যিখন বেইল এপ্লিকেশ্যন আছিলে সেইখন ৰিজেক্ট কৰিছে।
0: ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও অভিযুক্ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। উচ্চ ন্যায়ালয়ে আজি অভিযুক্তৰ জামিন আবেদন নাকচ কৰা সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে সাংবাদিকৰ আগত এইদৰে কয়।
3: এইমাত্ৰ অনাৰেবল জাষ্টিছ মিতালী ঠাকুৰীয়া বাইদেউ অৰ্ডাৰটো পঢ়ি দিলে। গোটেই ৰিজনখিনি আমি চাব পৰা নাই এতিয়ালৈ, কাৰণ তেখেতে ভিতৰত লৈ যায়, অলপ ফাইনেল টাচটো থাকে, সেই টাচখিনি দিবৰ কাৰণে বাকী আছে। তেওঁ চাইন কৰিব, তাৰপিছতহে আমি গম পাম যে কি গ্ৰাউণ্ডত ৰিজেক্ট কৰিলে। বৰ্তমান তেওঁ খালী অপাৰেটিভ পাৰ্টিৰ সকলো অপেন কোৰ্টত পঢ়ি দিছে যে দ্য বেইল পেটিশ্যন ফাইল বাই শ্যামকানু মহন্ত ইজ হিয়াৰ বাই ৰিজেক্টেড। এতিয়া আৰু গোটেইখিনি শেষ হ'ল বেইলৰ প্ৰক্ৰিয়া।
0: ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে নাকচ কৰে। আন চাৰিগৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ শুনানি আজি ফাষ্টট্ৰেক আদালতত সম্পন্ন হয়। অহা 8 জুনত এই চাৰিগৰাকী অভিযুক্তৰ পুনৰ শুনানি অনুষ্ঠিত হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
4: ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। লোকপিয়লৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ বদলীকৰণৰ ওপৰত বাধা নিষেধ আৰোপ কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিবৰ পৰা এই সন্দৰ্ভত এখন পত্ৰ লাভ কৰা বুলি ৰাজ্যৰ কৰ্মচাৰী বিভাগৰ উপসচিব মুনমী শইকীয়াই অৱগত কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলাৰ আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। তামোলপুৰ, ধেমাজি, শিলচৰ, মৰিগাঁও জিলাত কালি লোকপিয়লৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়লৰ দ্বিতীয় দিনাৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্তদ্বয় দ্যুতিভা বৰা আৰু প্ৰীতম কুমাৰ দাস উপস্থিত থাকে। অনুষ্ঠানত লোকপিয়ল সঞ্চালকালয়ৰ উপ সঞ্চালক প্ৰজ্ঞানজ্যোতি খাউণ্ড আৰু জ্যেষ্ঠ পৰিদৰ্শক পুলিন নাথে সমল ব্যক্তিৰূপে ভাগ লয়। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত আজি দ্বিতীয় দিনাৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত সহকাৰী প্ৰধান লোকপিয়ল বিষয়া নয়নমণি গগৈ আৰু পৰিসংখ্যা বিষয়া অৰ্পণ দেৱনাথে প্ৰশিক্ষণ প্ৰদান কৰে। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী কাইলৈলৈকে চলিব। দেশত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেলৰ যোগান পৰ্যাপ্ত পৰিমাণে আছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত দেশজুৰি ইন্ধনৰ সংকট সম্পৰ্কত সৃষ্টি হোৱা আশংকা দূৰ কৰি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ জনসাধাৰণক আতংকিত হৈ ইন্ধন ক্ৰয় নকৰিবলৈ আহান জনায়।
5: देश के नागरिकों को ये कहना चाहूंगी कि एलपीजी हो, पेट्रोल हो या डीजल हो, सप्लाई सफिशिएंट है, परंतु पैनिक बाइंग से बचें और आवश्यकता के अनुसार ही ईंधन को क्रय करें। जहां तक संभव हो ऊर्जा बचाने का प्रयत्न करें और जहां पर भी अल्टरनेट सोर्सेज पर शिफ्ट होने का अवसर हो वहां पर पीएनजी या इंडक्शन या इलेक्ट्रिक कुकटॉप का प्रयोग करें।
4: কিশোৰীসকলক জয়াৰুমুখৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা এইছ পি ভি প্ৰতিষেধক প্ৰদান অভিযান ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। ভাৰতৰ মহিলাসকলৰ মাজত এই ৰোগ দ্বিতীয় সৰ্বাধিক হিচাপে বিবেচিত হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই কাৰ্যসূচী আৰম্ভ কৰিছে। ওদালগুৰি জিলাৰ টংলাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ, ভেৰগাঁও আদৰ্শ চিকিৎসালয়, ডিমাকুচি আদৰ্শ চিকিৎসালয়, খৈৰাবাৰী, ওদালগুৰি আৰু ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰৰ লগতে মহলীয়াপাৰা আদৰ্শ চিকিৎসালয়ত এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মৰিগাঁও জিলাত আজি আয়ুক্ত অনামিকা তিৱাৰীয়ে এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ পৰ্যালোচনা কৰে। এই কাৰ্যসূচীৰ পৰা যাতে এগৰাকীও কিশোৰী বাদ পৰি নাযায় তাৰ বাবে উপযুক্ত ব্যৱস্থা ল'বলৈ আয়ুক্তগৰাকীয়ে সংশ্লিষ্টসকলক আহান জনায়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষণ ক্ষেত্ৰ আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়। ইয়াৰ ভিতৰত 4.5% বিদেশী পৰ্যটক আছে। অক্টোবৰ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। তেজপুৰত পূৰ্বৰ দৰে এই বছৰো অহা 6 আৰু 7 জুনত তেজপুৰ লিচু মহোৎসৱ অনুষ্ঠিত হ'ব। আজি শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে লিচু মহোৎসৱ হ'বলগীয়া পৰুৱা লিচু বাগিচা আৰু পল্টন পুখুৰী লিচু বাগিচা পৰিদৰ্শন কৰে। তেওঁৰ সৈতে টেৰীৰ জ্যেষ্ঠ বিষয়া ডঃ দীপাংকৰ চহৰীয়া ক্ষুদ্ৰ অনুদান কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় সমন্বয়ক মনীষ কুমাৰ পাণ্ডে, সহকাৰী আয়ুক্ত অৰ্ণৱ বৰগটকী, মহকুমা কৃষি বিষয়া ডঃ জাকিৰ হুছেইন আৰু অন্যান্য বিভাগীয় বিষয়াসকল আছিল। পৰিদৰ্শনৰ সময়ত দলটোৱে লিচু মহোৎসৱৰ জৰিয়তে লিচু খেতিয়কৰ বাবে বজাৰ সংযোগ নিশ্চিত কৰা, কৃষকৰ অংশগ্ৰহণ বৃদ্ধি কৰা, তেজপুৰৰ লিচুক বিশ্বৰ প্ৰেক্ষাপটত পৰিচয় কৰি দিয়া আদি বিষয়ত আলোকপাত কৰে। পৰিষ্কাৰ শক্তিৰ যাত্ৰাত ভাৰতে ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় নতুন আৰু পুনৰ নবীকৰণ শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত দেশৰ 40 লাখ পৰিয়ালত সৌৰ শক্তিৰ আওতালৈ অনা হৈছে। তেওঁ লগতে কয় যে এই পুনৰ নবীকৰণ শক্তি আঁচনিৰ জৰিয়তে নাগৰিকসকল শক্তিৰ গ্ৰাহকৰ পৰা শক্তিৰ উৎপাদকলৈ ৰূপান্তৰ হৈছে। এই আঁচনিৰ জৰিয়তে পৰিয়ালসমূহৰ বিদ্যুৎ ব্যয় হ্ৰাস কৰাৰ লগতে পৰিয়ালসমূহে চৰকাৰৰ ৰাজসাহায্যৰ দ্বাৰা উপকৃত হৈ বিদ্যুৎ ব্যয় শূন্য কৰিবলৈ সমৰ্থ হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
0: গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ডিমৰিয়াৰ তেতেলিয়াত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰিজন লোক নিহত হয়। অৰুণাচল প্ৰদেশৰ পঞ্জীয়নভুক্ত এখন গাড়ীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। নিহত লোকসকলক লিগি বাৰাছা, তেওঁৰ পন্নী কুংগা ডাইমা আৰু তেওঁলোকৰ দুটি সন্তান কাৰ্মা চিৰাপ খিৰিমি আৰু গিমিৰা বাৰাছা বুলি চিনাক্ত কৰা হৈছে। গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত গড়াইমাৰী গাঁৱত এটা নিৰ্মীয়মান শৌচালয়ৰ টেংকিত সোমাই তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে এজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মৃত লোক তিনিজনক যোশক ৰাভা, কৃষ্ণ ৰয় আৰু দিলীপ দাস বুলি চিনাক্ত কৰা হৈছে। কেইবা মাহো ধৰি বন্ধ হৈ থকা টেংকিটো পৰিষ্কাৰ কৰাৰ বাবে লোককেইজনে প্ৰৱেশ কৰাৰ পাছতে এই শোকাবহ ঘটনাটো ঘটে। আনহাতে এই ঘটনাত গুৰুতৰভাৱে অসুস্থ হৈ পৰা বাজপেয়ী ৰাভা নামৰ এজন লোকক গোৱালপাৰাৰ শ্বহীদ নিধাৰুৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ধেমাজিৰ টেলিজান তিনিআলিত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত উদীয়মান ব্যৱসায়ী মণিকা সোণোৱাল নামৰ যুৱতীগৰাকীৰ মৃত্যু হয়। ফলমূলৰ ৰসৰ ব্যতিক্ৰমী ব্যৱসায় কৰি জনপ্ৰিয় হৈ পৰা মণিকাক যোৱা নিশা স্কুটিৰ পৰা পৰি যোৱাৰ পাছত এখন অচিনাক্ত বাহনে খুন্দিওৱাত গুৰুতৰভাৱে আহত হয়। পাছত যুৱতীগৰাকীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়। ঢকুৱাখনাৰ হোমেন বৰগোহাঁই ন্যাসৰ উদ্যোগত আয়োজিত প্ৰেৰণাৰ এপোষে শীৰ্ষক কাৰ্যসূচীলানিৰ শেষৰটো অনুষ্ঠান আজি ধেমাজিৰ মাছখোৱা টাউন হাইস্কুলত অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঁইৰ মৃত্যু বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত ন্যাসৰ সচিব সেৱক চন্দ্ৰ চুতীয়া, ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কল্পনা গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সাহিত্যিকগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। বাক্সা জিলাৰ ডি আৰ ডি এৰ সন্মিলন কক্ষত আজি জিলা উন্নয়ন সমিতিৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বি টি চিৰ সচিব তথা বাক্সা জিলাৰ প্ৰভাৰী মানক দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলে অংশ লয়। বৈঠকত বিভাগীয় মুৰববীসকলে জিলাখনত চলি থকা বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত সচিবগৰাকীক অৱগত কৰে। তেওঁ জিলাখনত চলি থকা উন্নয়নমূলক কাম কাজসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ বাবে আৰু বিভিন্ন বিভাগৰ মাজত সমন্বয় ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অপাৰেচন সিন্দুৰৰ প্ৰথম বাৰ্ষিকী উপলক্ষে আই আই টি গুৱাহাটীয়ে আজি মাউণ্টেইন আৰ্টিলাৰী ব্ৰিগেডৰ সৈতে প্ৰতিষ্ঠানটোৰ চৌহদত এটা স্মাৰক কাৰ্যসূচীৰ আয়োজন কৰে। আই আই টি গুৱাহাটীয়ে বৈচিত্ৰ আৰু ক্ষমতা কোষৰ উদ্যোগত আয়োজিত অনুষ্ঠানত ব্ৰিগেডাৰ কামাণ্ডাৰ সেনা পদকপ্ৰাপ্ত জি এছ গ্ৰেব্ৰালে বিশেষ বক্তৃতা প্ৰদান কৰে। বক্তৃতাত জটিল পৰিস্থিতিত সিদ্ধান্ত গ্ৰহণ, প্ৰতিকূলতাৰ সৈতে খাপ খোৱা আৰু ভৱিষ্যমুখী সমাজ গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিষয়সমূহত আলোকপাত কৰা হয়। অনুষ্ঠানত অপাৰেচন সিন্দুৰৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ ত্যাগ আৰু সমৰ্পণক সন্মান জনোৱা হয়। মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ এই মাহৰ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে বিভাগীয় মুৰববীসকলৰ সৈতে প্ৰতিটো বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। তেওঁ শিক্ষা বিভাগৰ সৈতে পৰ্যালোচনা কালত কন্যা শিশুৰ 100% বিদ্যালয়ত নামভৰ্তি সুনিশ্চিত কৰিবলৈ আহান জনায়। আকাশবাণী গুৱাহাটীৰ দপ্তৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সূৰ্য বৰ্মনে আজি অৱসৰ গ্ৰহণ কৰে। 1987 চনৰ 1 জানুৱাৰীত তেওঁ চাকৰিত যোগদান কৰিছিল। আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত শ্ৰীবৰ্মনক বিদায় সম্ভাষণ জনোৱা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ কাইলৈ নিশা 8:02

ইতৰ দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব আই আই টি গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনাৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তিৰাণী ডেকাই। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সন্মুখীন হ'ব। ভাৰত বিশ্ব শক্তি হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ উন্নয়নে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলৰ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ নাকচ। বিভিন্ন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ অব্যাহত। দেশত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেলৰ যোগান পৰ্যাপ্ত পৰিমাণে আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ পুনৰ প্ৰকাশ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: Bail applications should be pronounced the same day, and if they are reserved, they must be pronounced and uploaded the next day. Issuing a slew of directions, the top court said that order of bail or sentence suspension should be communicated to the jail authorities as soon as it is pronounced, and under trial convict should be released preferably the same day or at most the next day. Myanmar President U Min Aung Hlaing will be on an official visit to India from tomorrow till the 3rd of June. Briefing media in New Delhi this afternoon, External Affairs Ministry spokesperson Randhir Jaiswal said that during their bilateral talks, Prime Minister Narendra Modi and the visiting dignitary will discuss how to strengthen bilateral ties further. In IPL cricket, Gujarat Titans will clash with Rajasthan Royals in the Qualifier 2 match in New Chandigarh at 7:30 p.m. And that is the end of this news bulletin.
1: বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশত বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছ মজুত আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সীমান্তক সুৰক্ষিত কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশত বাধা প্ৰদান কৰাটো দেশৰ বৰ্তমানৰ ভৌগোলিক নিৰাপত্তাৰ বাবে অতি প্ৰয়োজন। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অনুপ্ৰৱেশৰ ফলত ৰাজ্যখনৰ জনগাঁথনিৰ ওপৰত পৰা প্ৰভাৱৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰিছে। মেঘালয়ৰ ৰাজ্যসভা আসনৰ বাবে অহা 18 জুনত দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰ মেচত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দেশত বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছ মজুত আছে আৰু শোধনাগাৰসমূহে উৎকৃষ্টমানৰ সেৱা আগবঢ়াইছে। নতুন দিল্লীত আজি অনুষ্ঠিত আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এখন সংবাদমেলত অংশগ্ৰহণ কৰি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে বৰ্তমান প্ৰতিদিনে 92,000 মেট্ৰিক টন প্ৰাকৃতিক গেছ উৎপাদন হৈ আছে আৰু এই পৰিমাণ সৰ্বোচ্চ বুলি উল্লেখ কৰিব পাৰি। তেওঁ লগতে জানিবলৈ দিয়ে যে প্ৰাকৃতিক গেছৰ বিতৰণৰ ক্ষেত্ৰত কোনোধৰণৰ নাটনি হোৱা নাই। খুচুৰা বিক্ৰী কেন্দ্ৰসমূহৰ বিষয়ে জানিবলৈ দি তেওঁ কয় যে পেট্ৰলৰ ক্ষেত্ৰত 150খন জিলাত বৰ্তমানে 30% আৰু 156খন জিলাত এই উৎপাদন 30%তকৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। শ্ৰীমতী শৰ্মাই লগতে চৰকাৰে বৰ্তমানৰ পৰিস্থিতি নিৰীক্ষণ কৰি থকা বুলিও জানিবলৈ দিয়ে। বন্দৰ, জাহাজ আৰু জল পৰিবহণ মন্ত্ৰালয়ৰ সচিব উপেশ কুমাৰ শৰ্মাই কয় যে মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, বৈদেশিক কূটনৈতিক বিভাগ আৰু সামুদ্ৰিক নিৰাপত্তাৰ অংশীদাৰসকলৰ সৈতে সহযোগিতা ৰাখি কাম কৰি আছে। তেওঁ লগতে জানিবলৈ দিয়ে যে হৰ্মুজ প্ৰণালীৰ পৰা খাৰুৱা তেল কঢ়িওৱা নিচোজ কেৰোজ জাহাজখনে সুৰক্ষিতভাৱে যাত্ৰা আৰম্ভ কৰিছে আৰু 3 জুনত বিশাখাপট্টনম পাবহি বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে এই জাহাজখনে প্ৰায় 2,70,000 মেট্ৰিক টন খাৰুৱা তেল কঢ়িয়াই আনিছে। তেওঁ লগতে কয় যে সাগৰীয় অঞ্চলৰ বাণিজ্যৰ সৈতে জড়িত ভাৰতীয় লোকসকল বৰ্তমান নিৰাপদ আৰু জাহাজখন কঢ়িয়াই অনাৰ সময়ত এই লোকসকলে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ কথা পোহৰলৈ অহা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সীমান্তক সুৰক্ষিত কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশত বাধা প্ৰদান কৰাটো দেশৰ বৰ্তমানৰ ভৌগোলিক নিৰাপত্তাৰ বাবে অতি প্ৰয়োজন। সংবেদনশীল বুলি বিবেচিত ভাৰত পাকিস্তান সীমান্তৱৰ্তী এলেকাৰ গুজৰাট আৰু ভূজ অঞ্চলৰ C7 আৰু C13 সীমা চাউনী ভ্ৰমণ কৰি তাত উপস্থিত হোৱা সেনা আৰু জনসাধাৰণক উদ্দেশ্যি মন্ত্ৰীজনে এইদৰে উল্লেখ কৰে। শ্ৰীশ্বাহে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে ড্ৰোন, ৰেডাৰ, উন্নতমানৰ সীমা সুৰক্ষাৰ দৰে ব্যৱস্থাত অহৰহ আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে। যোৱা 6 দশক ধৰি অবিৰতভাৱে প্ৰথম শাৰীৰ প্ৰতিৰক্ষা সেনানী হিচাপে সেৱা আগবঢ়াই অহা সীমা সুৰক্ষা বাহিনীৰ জোৱানসকলৰ তেওঁ প্ৰশংসা কৰে। লগতে দেশৰ বাবে শ্বহীদ হোৱা 2,000তকৈ অধিক সেনাৰ আত্মবলিদানৰ কথা স্মৰণ কৰি তেওঁলোকলৈ তেওঁ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। তেওঁ লগতে পূৰ্বৰ সংবেদনশীল চাৰক্ৰিক আৰু হাৰামী নালাৰ ওপৰত বৰ্তমান তীক্ষ্ণ দৃষ্টি ৰখা হৈছে বুলি জানিবলৈ দি কয় যে এই অঞ্চললৈ যাব পৰাকৈ বৰ্তমান বাট পথ সুচল কৰি তোলা হৈছে আৰু অহা 2 বছৰৰ ভিতৰত দেশৰ বাহিৰৰ যিকোনো উৎসৰ পৰা পাব পৰা ভাবুকিৰ সঠিক প্ৰত্যুত্তৰ দিব পৰা যাব। পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অনুপ্ৰৱেশৰ ফলত ৰাজ্যখনৰ জনগাঁথনিৰ ওপৰত পৰা প্ৰভাৱৰ বাবে

উদ্বিগ্নতা প্ৰকাশ কৰিছে। নাবান্নাত আজি ৰাজ্যিক সচিবালয়ত মুখ্য লোকপিয়ল বিষয়াসকলৰ সন্মিলন মুকলি কৰি শ্ৰীঅধিকাৰীয়ে কয় যে পূৰ্বৰ চৰকাৰখনে ৰাজ্যৰ অনুপ্ৰৱেশৰ সমস্যাটো সমাধানৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পত্ৰ লাভ কৰাৰ পিছতো তৃণমূল প্ৰশাসনে লোকপিয়ল অভিযান আৰম্ভ কৰাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। অনুপ্ৰৱেশৰ ফলত সীমান্তৱৰ্তী জিলাসমূহ অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে লোকপিয়লৰ জৰিয়তে লাভ কৰা তথ্যসমূহ নীতি প্ৰণয়ন আৰু বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা যাব। বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ভাৰত বাংলাদেশ সীমান্ত অঞ্চলত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ বাবে ইতিমধ্যে সীমান্ত সুৰক্ষা বাহিনীক দায়িত্ব দিছে বুলি তেওঁ উল্লেখ কৰে। পশ্চিমবংগত লোকপিয়ল অভিযানৰ সঞ্চালক ডঃ ৰশ্মি কামালে সংবাদ মাধ্যমৰ আগত কয় যে এইবাৰ প্ৰথমবাৰৰ বাবে ডিজিটেল ব্যৱস্থাৰে লোকপিয়ল অভিযান আৰম্ভ কৰা হ'ব, য'ত ৰাজ্যৰ জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াৰ জৰিয়তে এই অভিযানত ভাগ ল'ব পাৰিব। পশ্চিমবংগত পহিলা আগষ্টৰ পৰা 15 আগষ্টলৈকে স্বগণনা প্ৰক্ৰিয়া ৰূপায়ণ কৰা হ'ব। ইয়াৰ পিছতে 16 আগষ্টৰ পৰা 14 ছেপ্টেম্বৰলৈকে গৃহপিয়লৰ প্ৰথম পৰ্যায় সম্পন্ন কৰা হ'ব। এই পৰ্যায়ত বিশেষ প্ৰশ্ন সম্বলিত তালিকাৰ জৰিয়তে তথ্যসমূহ আহৰণ কৰা হ'ব। লোকপিয়ল অভিযানৰ বাবে 24 ঘণ্টীয়া ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 1855 সক্ৰিয় কৰি তোলা হৈছে। ৰাজ্যখনৰ লোকপিয়ল সম্বন্ধীয় তথ্যৰ বাবে এটা বিশেষ ৱেবছাইটো মুকলি কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৃষকসকলে যাতে পৰ্যাপ্ত বীজ লাভ কৰে তাৰ বাবে দেশত 1,74,000 কুইণ্টল বীজ মজুত ৰখা হৈছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীত খাৰিফ অভিযান 2026 সন্দৰ্ভত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি সন্মিলনৰ দ্বিতীয় দিনা সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই পৰ্যন্ত 9,76,000 কৃষকক পৰিচয় পত্ৰ প্ৰদান কৰা হৈছে। তেওঁ কৃষকসকলে বিভিন্ন আঁচনিৰ সুবিধা লাভৰ আবেদনৰ বাবে অন্য কোনো তথ্যপাতিৰ প্ৰয়োজন নাই বুলিও উল্লেখ কৰিছে। শ্ৰীচৌহানে সাৰ বিতৰণৰ প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে কলা বজাৰ ৰোধ কৰাৰ লগতে কৃষকসকলে যাতে সময়মতে সাৰ লাভ কৰে তাৰ বাবে এই প্ৰক্ৰিয়া স্বচ্ছ হোৱাটো অতি গুৰুত্বপূৰ্ণ। কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰ দৃঢ়প্ৰতিজ্ঞ বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীচৌহানে কৃষকসকলৰ সমাধান নোহোৱাকৈ পৰিৰোৱা কিষাণ ক্ৰেডিট কাৰ্ডৰ বিষয়টো পৰ্যালোচনা কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহক আহান জনোৱাৰ লগতে কৃষকসকলক ঋণ প্ৰদান কৰাৰ প্ৰক্ৰিয়া শক্তিশালী কৰাৰ বাবেও আহান জনায়। খাদ্যশস্যৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে অভাৱনীয় সফলতা লাভ কৰিছে বুলি উল্লেখ কৰি শ্ৰীচৌহানে কয় যে দেশৰ মুঠ খাদ্যশস্যৰ উৎপাদন সৰ্বাধিক প্ৰায় 360 মিলিয়ন টনতকৈ অধিক হৈছে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহৰ কৃষিমন্ত্ৰী, জ্যেষ্ঠ বিষয়া, বিজ্ঞানী আৰু প্ৰগতিশীল কৃষকসকলৰ সৈতে ভাৰতীয় কৃষি ব্যৱস্থাৰ বিকাশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাতো মিলিত হয়। মেঘালয়ৰ ৰাজ্যসভা আসনৰ বাবে অহা 18 জুনত দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ'ব। মুখ্য নিৰ্বাচনী বিষয়াই ৰাজনৈতিক দলসমূহৰ সৈতে অনুষ্ঠিত দ্বিবাৰ্ষিক নিৰ্বাচন সম্বন্ধীয় বৈঠকৰ পাছতে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে বৰ্তমানৰ মেঘালয়ৰ ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল অহা 21 জুনত সামৰণি পৰিব। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কৈছে যে অধিসূচনা জাৰি কৰাৰ পাছতে অহা 1 জুনত মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। 8 জুন মনোনয়ন দাখিলৰ অন্তিম দিন, 9 জুনত মনোনয়ন পৰীক্ষা কৰা হ'ব। প্ৰাৰ্থীসকলে 11 জনৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। 18 জুনত পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ কৰা হ'ব আৰু একেদিনাই সন্ধিয়া 5 বজাৰ পৰা ভোটগণনা কৰা হ'ব। উচ্চতম ন্যায়ালয়ে আজি মল্লযুঁজাৰু ৱিনেশ ফোগটক কাইলৈ আৰু পৰহিলৈ হ'বলগীয়া বাছনিমূলক পৰীক্ষণত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিছে। ন্যায়াধীশ পি এছ নৰসিমহা আৰু আলোক আৰাধেৰ যুটীয়া বিচাৰপীঠে ৰেছলিং ফেডাৰেশ্যন অব ইণ্ডিয়াই দিল্লী উচ্চ ন্যায়ালয়ৰ এটা শুনানিৰ বিৰুদ্ধে আগবঢ়োৱা এক আবেদনৰ বিচাৰ হিচাপে এই নিৰ্দেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে কয় যে ৰেছলিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ নীতি অনুসৰি বিবেচনাভীনভাৱে মাতৃত্বৰ বিৰতিৰ পাছত ঘূৰি অহা ফোগটৰ দৰে এগৰাকী বিখ্যাত খেলুৱৈক আঁতৰাই ৰখাটো দুৰ্ভাগ্যজনক। বিচাৰপীঠখনে লগতে কয় যে ফোগটৰ এগৰাকী উজ্জ্বল খেলুৱৈৰ বাবে মাতৃত্ব যাতে হেঙাৰ হিচাপে থিয় দিব নোৱাৰে সেই বিষয়ে আইনগতভাৱে বিচাৰ কৰি চাব লাগে। উল্লেখযোগ্য যে ফোগটে ৰেছলিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ বাছনি প্ৰক্ৰিয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এই প্ৰক্ৰিয়াত 2026 বৰ্ষৰ এছিয়ান গেমছৰ বাছনিমূলক পৰীক্ষণত ফোগটৰ অংশগ্ৰহণৰ ওপৰত বাধা আৰোপ কৰা হৈছিল। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডী

0: চণ্ডীগড়ত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। দেশত বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছ মজুত আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সীমান্ত সুৰক্ষিত কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশত বাধা প্ৰদান কৰাটো দেশৰ বৰ্তমানৰ ভৌগোলিক নিৰাপত্তাৰ বাবে অতি প্ৰয়োজন। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অনুপ্ৰৱেশৰ ফলত ৰাজ্যখনৰ আন্তঃগাঁথনিৰ ওপৰত প্ৰভাৱ পৰাৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰিছে। মেঘালয়ৰ ৰাজ্যসভা আসনৰ বাবে অহা 18 জুনত দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফাইং মেচত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে সামৰণি পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। ষ্টুডিঅ'ত মই ভাৰ্গৱ কলিতা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ন প্ৰতিভা অনুষ্ঠানটি। অনুষ্ঠানটিৰ আজিৰ অতিথি উদীয়মান সত্ৰীয়া নৃত্যশিল্পী নম্ৰতা গোস্বামী। অনুষ্ঠানটিৰ আঁত ধৰিছে স্নেহা পাঠকে।
2: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতাকে ন প্ৰতিভা অনুষ্ঠানলৈ মই স্নেহা পাঠকে আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, আজি আপোনালোকৰ সৈতে চিনাকি কৰাই দিবলৈ লৈছো কলাৰ পৃথিৱীখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী কৌশলীক, যি নৃত্যশিল্পী হিচাপে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেখেত বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী নম্ৰতা গোস্বামী। নম্ৰতা, অনুষ্ঠানলৈ স্বাগতম।
3: ধন্যবাদ। বা
2: বহু বছৰ ধৰি আপুনি সত্ৰ নৃত্যৰ সৈতে জড়িত হৈ আছে, লগতে আপুনি অভিনয়ৰ সৈতেও জড়িত বুলি আমি জানো।
3: হয়,
2: গতিকে প্ৰথমে আমি অভিনয়ৰ কথালৈ আহিছো। আপুনি কেতিয়াৰ পৰা অভিনয় কৰি আছে?
3: অভিনয় বুলি ক'ব গ'লে মোৰ ফাৰ্ষ্ট ক্লাছ 7ত মই থাকোঁতে এটা NSD ৱৰ্কশ্বপ কৰিছিলোঁ, নেশ্যনেল স্কুল অফ ড্ৰামা। তাৰে মেণ্টৰ্ছ আহিছিলে আৰু সেইটো এটা ছামাৰ ৱৰ্কশ্বপ আছিলে, ছামাৰ কেম্প টাইপ, সেইটো মই কৰিছিলোঁ। তো প্ৰথম অভিনয় য'ত মই ইণ্ট্ৰডিউচ হৈছিলোঁ সেইটো আছিলে ক্লাছ 7ত। কিন্তু অভিনয়টো ইট ৱাজ এ পাৰ্ট অফ মাই লাইফ, কাৰণ মই সৰুৰ পৰা নাচোঁ, নৃত্য কৰোঁ, এণ্ড অভিনয় ইজ এন ইণ্টিগ্ৰেল পাৰ্ট অফ ডান্স। তো এইটো নহয় যে মই অভিনয়টো কিবা নতুনকৈ শিকিব লগা হৈছে, ডেফিনেটলি ইট হেজ ইটছ অ'ন এলিমেণ্টছ, কিন্তু মই সেইটো সৰুৰ পৰাই মই শিকি আহিছোঁ, সেইটো নৃত্যৰ যিহেতু পাৰ্ট আমি অভিনয় কৰিব লাগে সেই ডান্সৰ লগত। তাৰপাছতে ক্লাছ 7ৰ পিছত মোৰ অলপ গেপ পৰিলে, যেতিয়া মই মেট্ৰিকুলেশ্যনো কমপ্লিট হ'ল, মই যেতিয়া কটনত ইচ্ছেছ কৰি আছিলোঁ তেতিয়া আমাৰ ভাৰ্চিটি উইক হয়, কম্পিটিশ্যন হয়, তেতিয়া আমি কেইজনমান ষ্টুডেণ্টে আমি ভাৰ্চিটি উইকত পাৰ্টিচিপেট কৰিম বুলি ভাবিলোঁ ওৱান এক কম্পিটিশ্যন। তেতিয়া আমি এখন নাটক কৰিছিলোঁ, হাঁহি এটি পিন্ধি লোৱা, আৰু সেইখন ডাইৰেক্ট কৰিছিলে মীনাক্ষী মানৱ চহৰীয়া এগৰাকী অভিনেত্ৰী, আৰু সেইটো মোৰ ফাৰ্ষ্ট নাটক আছিলে কটনত, হাঁহি এটি পিন্ধি লোৱা। তাৰপাছত মোৰ আকৌ অলপ গেপ হৈ গ'ল, দেন 12 পাছ কৰাৰ পিছত মই পুৰা ফুল অন ষ্টাৰ্ট কৰি দিলোঁ, মানে নাটকৰ লগত জড়িত হৈ থকা। ডিগ্ৰী সোমোৱাৰ আগতে মই ইনামুদ্দিন আহমেদ ছাৰৰ দুখন নাটক কৰিছিলোঁ, কাৰেঙৰ লিগিৰি আৰু কমলা কৰি। তাৰপাছত যেতিয়া এডমিশ্যন ললোঁ বেচেলৰ্ছত, তাতে আমাৰ কটনত ছ'চাইটিজ আছে, এটা আছে কটনিয়ান ড্ৰামা ছ'চাইটি আৰু এটা আছে নিৰ্বাণ ছ'চাইটি, সেই দুটা ছ'চাইটিৰে মই মেম্বাৰ। আৰু তাতে ফাৰ্ষ্ট কটনত মোৰ নাটক আছিলে বেচেলৰ্ছত মেন ইটাৰ বুলি, সেইখন আমাৰ ছিনিয়ৰ এজনে কৰিছিলে, দীপশেখৰ কলিতা। আৰু তাৰপিছত মই ঢেৰ নাটক কৰিছোঁ, এনে ৰোড চেৰেঙা, বাটৰ পোৱা, হৃদয়দেৱ গগৈ ডাইৰেক্ট কৰা, মীৰা মাজুলী এজনী ছোৱালী, গুণাকৰ দেৱ গোস্বামী তেওঁৰ পৰিচালনা, আৰু মই ভাওনা দুখন কৰিছোঁ। ভাওনা মই যোৱা বছৰ ফাৰ্ষ্ট কৰিছিলোঁ পাৰিজাত হৰণ, সেয়া আমাৰ শ্ৰদ্ধেয় শ্ৰী দুলালয় ছাৰে ডাইৰেক্ট কৰিছিলে, আৰু এইবছৰ মই ৰাম বিজয় ভাওনা কৰিছিলোঁ, সেইটো দুলালয় ছাৰৰ ডাইৰেকশ্যনৰ আণ্ডাৰতে কৰিছিলোঁ। আৰু দুখনমান মই তেনেকৈ নাটক কৰিছোঁ, এখন অডিশ্যন বুলি জিন্তু দাস, সেনেকুৱা বেছি নাটকত মই ষ্টিল নিউ, ৰিলেটিভলি মই নিউ, বাট সৰুৰ পৰাই সেইটো মোৰ এটা পাৰ্ট হৈ আহিছে লাইফৰ।
2: মূলতঃ মহাবিদ্যালয়ত ভৰি থোৱাৰ পিছৰ পৰা আপুনি অভিনয়ৰ সৈতে ভালদৰে জড়িত
3: হয়? হয়, জড়িত হৈছে।
2: আপুনি যিহেতু ইমান কেইখন নাটক কৰিছে, গতিকে আমি আপোনাৰ পৰা সংলাপ এটি নুশুনিলে নিশ্চয় অনুষ্ঠানটি আধৰুৱা হৈ যাব, গতিকে আমি সংলাপ শুনিম। কিন্তু এতিয়া আমি আপোনাৰ ঘৰখনৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ।
3: হয়, মোৰ জন্ম ইয়াতে গুৱাহাটীতে। মোৰ ঘৰত মা,

0: দেউতা আৰু মোৰ বা আছে আৰু মোৰ স্কুলিং ইয়াৰ পৰাই কমপ্লিট হৈছে মই মহৰ্ষি বিদ্যা মন্দিৰ পানীখাইটিৰ পৰা মোৰ মেট্ৰিকুলেশ্যন কমপ্লিট হ'ল তাৰপিছত হায়াৰ ছেকেণ্ডেৰী মই কটনৰ পৰা কৰিছোঁ আৰু এতিয়া কাৰেণ্টলি মই বেচেলৰ্ছ কটনৰ পৰাই কৰি আছোঁ
1: কি বিষয়ত আপোনাৰ
0: মই ষ্টেটিষ্টিক্স মেজৰ
1: হয় পৰিসংখ্যা বিষয়ত আপুনি স্নাতক শিক্ষা লৈ আছে
0: হয়
1: আপোনাৰ অভিনয় যাত্ৰা সম্পৰ্কে আমি জানিলোঁ এবাৰ আমি জানিব বিচাৰিছোঁ মৃত্যুৰ জগতখনত আপুনি কেতিয়া খোজ দিছিলে
0: নাচৰ পৰা মই জড়িত বহুত চাৰি পাঁচ বছৰ বয়সৰ পৰাই হৈছোঁ যদিও এতিয়া মই জাৰ্ণি বুলি ক'ব পৰা উপযুক্ত হোৱা নাই আপুনি যিহেতু সুধিছে মই কৈ দিছোঁ প্ৰথমে মানে আমাৰ ফ্লেটত মোৰ মা বহুত আগ্ৰহ আছিলে নাচ শিকা আমাৰ ফ্লেটত বা এগৰাকী আছিলে তেওঁ আহি পেলাই মাক নাচ শিকাইছিলে তাৰপাছতে মই মায়ে নাচি থাকে সত্ৰেই শিকে মায়ে মই এনেই গৈ পেলাই তেতিয়া মই সৰু আৰু তিনি চাৰি বছৰ মই গৈ পেলাই এনেকৈ চাই থাকোঁ মায়ে শিকে ময়ো গৈ পেলাই অলপ নাচোঁ তেতিয়া মায়ে দেখিলে চাগে মোৰ তাত ইণ্টাৰেষ্টটো আছে তাৰপাছত মাই মোক লৈ গ'ল মোৰ গুৰু অনিতা শৰ্মা যাৰ অধীনত মই এতিয়াও নৃত্য শিক্ষা গ্ৰহণ কৰি আছো তেওঁৰ তাত লৈ গ'ল আৰু তেতিয়াৰ পৰাই মোৰ সেই ফৰ্মেল ট্ৰেইনিংটো ষ্টাৰ্ট হ'ল সত্ৰীয়াত তেনেকে মোৰ 2021ত মোৰ গুণিনটো মোৰ কমপ্লিট হ'ল আৰু যোৱা বছৰ মই দূৰদৰ্শনৰ পৰা বি গ্ৰেড আৰ্টিষ্ট হিচাপে ৰেকগনিশ্যন পাইছোঁ কিন্তু সেইখিনি মই ভাবোঁ ফৰ্মেল এটা ট্ৰেইনিং হয় সেইখিনি এজ আ কোৰ্চ হিচাপে মোৰ কমপ্লিট হৈছে বাট যিহেতু লাৰ্ণিং ইজ এ কণ্টিনিউং প্ৰচেছ এতিয়াও মই শিকি আছোঁ শেষ হোৱা নাই শাস্ত্ৰীয় নৃত্য আৰু মোৰ মানে নাচৰ জাৰ্ণিটো মই মানে ক্ৰেডিটটো মই নিজকে দিব নোৱাৰোঁ কাৰণ তেতিয়া মই এজনী সৰু ছোৱালী মোৰ একো ছেল্ফ ৰিয়েলাইজেশ্যন নাছিলে চাৰি বছৰীয়া ছোৱালী মইনো কি বুজি পাম কিন্তু মোৰ ভিতৰত সেই টেলেণ্ট সেই ইণ্টাৰেষ্টটো দেখিছিলে মা আৰু মোৰ গুৰু তেওঁলোকে দেখি পেলাই যে কাল্টিভেট কৰিছে সেই কাল্টিভেট কৰাৰ কাৰণেহে আজি মই এইখিনি ষ্টেজলৈ আহি পাইছোঁ তো ছ'ল ক্ৰেডিট তেওঁলোকলৈ যায় তো মই ক'ব নোৱাৰোঁ যে মই এইখিনি কৰিছোঁ ইমান বয়সৰ পৰা কৰিছোঁ সেইটো মা আৰু গুৰু মেমৰ কাৰণেই হৈছে ইমানখিনি
1: গতিকে নৃত্যৰ জগতখনত খোজ থবলৈ প্ৰথম অনুপ্ৰেৰণা যোগাইছিলে আপোনাৰ মা
0: আৰু মোৰ মেম গুৰুৱে হয়
1: সত্ৰীয়া আনুষ্ঠানিক শিক্ষা আপোনাৰ সম্পূৰ্ণ হৈছে কিন্তু যিহেতু শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া গতিকে আগলৈও আপুনি নিশ্চয় সত্ৰ শিকি যাব অনুষ্ঠান পৰিৱেশন কৰি যাব আৰু মঞ্চত যিহেতু আপুনি সৰুৰে পৰাই অনুষ্ঠান পৰিৱেশন কৰি আহিছে গতিকে জানিব বিচাৰিছো যে প্ৰথমবাৰৰ বাবে যেতিয়া আপুনি মঞ্চত অনুষ্ঠান এটা পৰিৱেশন কৰিছিলে কেনেকুৱা অনুভৱ হৈছিল আপোনাৰ মনত আছেনে
0: সঁচাকৈ প্ৰথম কোনখন মঞ্চত মই পৰিৱেশন কৰিছিলোঁ মোৰ মনত নাই বহুত কেইখনত কৰিছিলোঁ কিন্তু মই যদি ঠিক কৈছোঁ তেনেহ'লে আমাৰ সেইখিনিতে আমাৰ এৰিয়াখিনিতে বিহু পাতিছিলে তাতে মই সৰুতে বিহু নাচিছিলোঁ কিন্তু মই এতিয়া ক'ব নোৱাৰোঁ প্ৰথম যদি মোৰ বিহুৱে আছিলে নে মই কিয়ে নাচিছিলোঁ কাৰণ মই সৰুৰ পৰা বহুত পাৰফৰ্ম কৰিছোঁ মঞ্চত কিন্তু আৰু চবৰে ষ্টেজ ফিয়াৰটো মানে মোৰ কমিছে কাৰণ মই সৰুৰ পৰা বহুত ষ্টেজত পাৰফৰ্ম কৰিছোঁ তো প্ৰথম এনেকৈ কাষতে এনেকৈ আৰ্ট স্কুলত আমাৰ হৈছিলে আমাৰ নিজৰ ডান্স স্কুলত মানে কিবা প্ৰগ্ৰেম পাতিছিলে বা স্কুলতে কম্পিটিশ্যনতে মই ভাগ লৈছিলোঁ তেনেকৈ ধেৰ মঞ্চত পৰিৱেশন কৰিছোঁ কিন্তু কোনটো প্ৰথম সেইটো মোৰ মনত নাই আৰু ষ্টেজ ফিয়াৰ বস্তুটো মানে কেনেকুৱা অনুভৱ কৰিছিলোঁ সেইটো মই ক'ব নোৱাৰিম কাৰণ এতিয়া তেতিয়া কি ফিল কৰিছিলোঁ এতিয়া সেইটো কমপ্লিটলি ডিফাৰেণ্ট আৰু মই মেমৰ লগতো বহুত পাৰফৰ্মেঞ্চ কৰিছোঁ অসমতো অসমৰ বাহিৰতো সেই হিচাপে মই মানে আই হেভ গ্ৰ'ন ডিফাৰেণ্টলি বেলেগ বেলেগ মোৰ অনুভৱটো চেঞ্জ হৈ আহিছে মঞ্চ এখনক লৈ
1: হয় এই কথাটো আপুনি উল্লেখ কৰিছে অনুষ্ঠান এটা পৰিৱেশন কৰাৰ বাবে যেতিয়া আমি মঞ্চত উঠো তেতিয়া ভয় লগাটো স্বাভাৱিক বা বহুত মানুহ থাকিলে কথা কবও মঞ্চত অসুবিধা হয় এই ক্ষেত্ৰত আপুনি কি ধৰণে এই ভয়টোৰ পৰা ওলাবলৈ সক্ষম হৈছিলে
0: ষ্টেজ ফিয়াৰটো হয় সেইটো বাৰু অলপ স্বাভাৱিক কথা কিন্তু সেইটো হোৱাৰ আগত ফাৰ্ষ্ট অফ অল অলপ নিজকে কাম কৰিব লাগিব চবৰে এইটো নিজৰ নিজৰ টেকনিক থাকে কোনোবাই গান এটাকে শুনিব বা কাৰোবাৰ পানী খালেই ঠিক হ'ব বা অলপ ডিপ ব্ৰেথ ল'লে কাৰোবাৰ ঠিক হৈ যায় মই ষ্টেজখনৰ কাষত থিয় হৈ থাকোঁ যেতিয়া মই পৰিৱেশন কৰিবলৈ ওলাওঁ মোৰ ষ্টেজ ফিয়াৰ থাকে কিন্তু মই একদম মানে উইংজতে থিয় হৈ থাকোঁ মোৰ চাই পেলাই ভাল লাগে যে মই এতিয়া নাচিব মই মানে তেনেকৈ নিজকে প্ৰিপেয়াৰ কৰোঁ আৰু যেতিয়া মই ষ্টাৰ্ট কৰি দিওঁ গানটো যেতিয়া বাজি যায় চব মোৰ ফিয়াৰ নাইকিয়া হৈ যায় কোনোদিনা মই নাচি থকাৰ সময়ত ফিয়াৰটো মানে এক্সপিৰিয়েঞ্চ কৰা নাই আগত মই নাৰ্ভাছ হৈছোঁ কিন্তু নাচাৰ সময়ত মই সেইটো কেতিয়াও কৰা নাই এক্সপিৰিয়েঞ্চ
1: আৰু আপুনি বিহু নাচৰ কথা উল্লেখ কৰিছে আপুনি বিহু আনুষ্ঠানিকভাৱে শিকিছেনে
0: অঁ বিহু মই জিমলি গগৈ মেমৰ তাত শিকিছিলোঁ মই মৌকৰীও কৰিছিলোঁ মই ছয় সাত বছৰমান বিহু কৰিছিলোঁ কিন্তু পিছলৈ সেইটো মোৰ ডিছকণ্টিনিউ হৈ গ'ল কাৰণ মোৰ ইণ্টাৰেষ্টটো সত্ৰীয়াত বেছি হ'ল সেইকাৰণে সেইটো কণ্টিনিউ কৰিলোঁ
1: আৰু আধুনিক নৃত্যৰ ক্ষেত্ৰত আপোনাৰ কেনেধৰণৰ অভিজ্ঞতা
0: আধুনিক নৃত্য স্কুলত কৰিছিলোঁ কিবা ডান্স কম্পিটিশ্যন থাকিলে এটা দুটা নাচি দিওঁ কিন্তু সৰুৰে পৰা মই বেছিভাগ সত্ৰীয়াতেই মানে কণ্টিনিউ কৰোঁ সত্ৰীয়াতে মোৰ ইণ্টাৰেষ্টটো বেছি আৰু মানে ছেমি ক্লাছিকেল কৰোঁ কিন্তু আধুনিকত মোৰ খুব এটা নাই
1: গতিকে আমি যদি আপোনাৰ প্ৰশ্ন এটা কৰোঁ যে শাস্ত্ৰীয়

0: নৃত্য, লোকনৃত্য আৰু আধুনিক নৃত্য, এই তিনিটা ধাৰাৰ মাজত কোনটো ধাৰা ব্যক্তিগতভাৱে আপোনাৰ প্ৰিয়? আপোনাৰ উত্তৰটো নিশ্চয় শাস্ত্ৰীয় নৃত্য
1: হয়। ব্যক্তিগতভাৱে মোৰ শাস্ত্ৰীয় নৃত্য বেছি প্ৰিয়, লোকনৃত্য মোৰ ভাল লাগে, কিন্তু মই কেতিয়াও কোনো এটা আৰ্ট ফৰ্ম ডিজৰিগাৰ্ড নকৰোঁ। এতিয়া আধুনিক নৃত্যৰ এইটোৰ নিজৰ এটা সৌন্দৰ্য আছে, লোকনৃত্য আছে, আমাৰ শাস্ত্ৰীয় নৃত্য আছে, আন গোটেই চব চাই কিন্তু মোৰ আকৌ ভালেই লাগে। মোৰ আধুনিক নৃত্য এটা এনেকৈ ৰীলত চাই পেলাই সেইটোও কিন্তু মই খুব এনজয় কৰোঁ। চব মই সমানে চব মোৰ শিকিবলৈ ইচ্ছা যায়। আকৌ এতিয়া মোৰ হিপ হপ শিকিব মন যায়, ফ্ৰী ষ্টাইল শিকিব মন যায়, কিন্তু যিহেতু মোৰ মানে ফাউণ্ডেশ্যনটো মানে ক্লাছিকেলত হৈ গ'ল, সেইকাৰণে মোৰ সেইটোত অলপ বেছি ভাল লাগে, যে বেছি মোৰ সেইটো ফালে বেছি টানে। কিন্তু মই কেতিয়াও ডিজৰিগাৰ্ড কৰিব নোৱাৰোঁ যে নাই এইটো এইটোতকৈ বেটাৰ হ'ব নেকি। শাস্ত্ৰীয় ডেফিনেটলি শাস্ত্ৰীয় নৃত্য, সেইটো বহুত গ্ৰামাৰ আছে, এইটো বহুত হিষ্ট্ৰী আছে আধুনিক নৃত্যকে। বাট আফটাৰ অল এট দি এণ্ড অফ দ্য ডে আমি এনজয় কৰিব লাগে, আমি যোনটো বস্তু ভাল পাওঁ উই হেভ টু বি হেপ্পি, তো গোটেইখিনি বস্তু মোৰ ভাল লাগে।
0: হয়, শাস্ত্ৰীয় নৃত্য ব্যাকৰণ বুলিও ক'ব পাৰি আমাৰ নাচৰ শিক্ষাৰ বাবে। শাস্ত্ৰীয় নৃত্য শিকিলে বহুত ক্ষেত্ৰত আন নাচসমূহ আয়ত্ত কৰাৰ বাবে সুবিধা হয়। আমি আপোনাৰ নৃত্যৰ এই যাত্ৰাটোৰ বিষয়ে কথা পাতি যাম, কিন্তু যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণিতে সংলাপ এটা শুনিম বুলি কৈছিলোঁ, গতিকে এই মুহূৰ্তত যদি আপুনি অংশগ্ৰহণ কৰা আপোনাৰ ভাল লগা যিকোনো এখন নাটকৰ যিকোনো এটা সংলাপ শ্ৰোতাসকলক শুনাই নিশ্চয় ভাল লাগিব।
1: হয় হয়, মই কাৰেঙৰ লিগিৰি নাটকখনত অংশগ্ৰহণ কৰিছিলোঁ, তাৰে চৰিত্ৰটিৰ মই অলপ সংলাপ মাতি শুনাইছোঁ।
0: ঠিক আছে,
1: মই শেৱালী চৰিত্ৰটি কৰিছিলোঁ, তাৰে মই দুটামান সংলাপ মাতি শুনাইছোঁ। চাওদাং ককাইহঁত, তোমালোকে এচুলিমানো ভয় নকৰিবা, ইয়াতে আও মৰণে মৰিবলৈ হ'লে মই আৰু ভৈয়ামত কেতিয়াও মুখ নেদেখুৱাওঁ, সেইটো সৈতে জানিবা। ভৈয়ামতনো মই কাৰ মুখ চাবলৈ যাম, মোকনো তোমালোকে কিয় মাৰি নেপেলোৱা, এইদৰে জীয়াই যমৰ যন্ত্ৰণা সহাতকৈ মই নিৰ্জন বনত কেনেকৈ অকলে অকলে থাকিম। চাওদাং ককাইহঁত, মোকনো ইয়াত কেনেকৈ অকলে অকলে এৰি থৈ যাবা, চাওদাং ককাই হওক।
0: বঢ়িয়া, খুব ভাল লাগিল,
1: থেংক ইউ।
0: আৰু জানিব বিচাৰিছো, নাটক এখনত অংশগ্ৰহণ কৰাৰ সময়ত একোটা চৰিত্ৰৰ বাবে আপুনি কি ধৰণে প্ৰস্তুতি চলে?
1: নাটকত মই যেনেকৈ অলপ আগত ক'লোঁ, মই এতিয়াও বহুত ৰিলেটিভলি নিওঁ, কিন্তু যেতিয়া এটা চৰিত্ৰত মই প্ৰিপেয়াৰ কৰোঁ, প্ৰথম কথাটো মই এইটো অনুভৱ কৰিব লাগিব যে চৰিত্ৰটি কি হয়, তেওঁ মানে সেইটো মই ইমেজিন কৰিব লাগিব যে এটা মোক কেৰেক্টাৰ দিয়া গৈছে, ছাপ'জ তাইৰ বয়সটো কিমান, তাই কি ভাবি আছে, তাই এজ এ হিউমেন বিং কেনেকুৱা। আমাৰ এক্টৰ, ইণ্ডিয়াৰ ৰিনাউণ্ড এক্টৰ নাছিৰুদ্দিন শ্বাহ, তেওঁৰ এটা ইণ্টাৰভিউ চাইছিলোঁ, তেতিয়া তেওঁ কৈছিলে যে আমাৰ মানুহে কয় যে তুমি সেই চৰিত্ৰটো হৈ যাব লাগিব, পূৰা সেইটো সোমাই যাব লাগিব, ডেট ইজ ট্ৰু টু চাম এক্সটেণ্ট, কিন্তু মই ভাবোঁ আফটাৰ অল আমি এক্ট কৰিছোঁ, তো তুমি সেই মানুহজন হৈ যাব নোৱাৰা, বাট এটা চৰিত্ৰটো দিয়াৰ লগে লগে আমি ভাবিব লাগিব যে কেনেকৈ সেই মানুহজনৰ নিচিনা এক্ট কেনেকৈ কৰোঁ, ডেট ইজ এক্টিং, আমি সেই মানুহজন হৈ যাব নোৱাৰোঁ। সেইটো এটা মেবি মিছকনচেপশ্যন হ'বও পাৰে, মিছকনচেপশ্যন, তেওঁৰ ইণ্টাৰভিউটো মতে তেনেকৈ কৈছিলে, মোৰ ভাল লাগে তেওঁক, কিন্তু তেওঁ কথাটো কৈছিলে যে উই হেভ টু জাষ্ট এক্ট, বুজিব লাগিব, টেকনিকেল এলিমেণ্টছখিনি বুজিলে হ'ল, যে কি কি কৈছে, তেওঁ কি ক'ব বিচাৰিছে, এণ্ড কি ডাইলগে কেনেকৈ থ্ৰ' কৰে, ইউ জাষ্ট হেভ টু চে দ্য ডাইলগছ, ফিল কৰিব লাগে এণ্ড জাষ্ট এক্ট কৰিব লাগে, এণ্ড ডেট ইজ হোৱাট আই ফ'ল' এজ ৱেল। মই ইমানো মানে এক্সপাৰ্টিজ নাই বা ইমান মোৰ এক্সপিৰিয়েঞ্চ মানে একদম মই আজিলৈ পুৰা কেৰেক্টাৰত সোমাই যাব পাৰিছোঁ, কৰিছোঁ এটা দুটা সৰু এনেকুৱা ৰোল পাওঁ, বাট শিকি গৈ আছোঁ, এণ্ড ডেফিনেটলি আই ৱান্ট টু ডাইভ ডিপাৰ, যে এটা মে বি কিছুমানেতো পুৰা সোমাই যায় কেৰেক্টাৰত, কেনেকুৱা লাগেনো সোমাই পেলাই, সেইটো সঁচা অনেষ্টলি ক'ব গ'লে মই সেইটো কেতিয়াও কৰি পোৱা নাই, কিন্তু মোৰ কৰিবলৈ ইচ্ছা আছে।
0: চৰিত্ৰটোৰ বিষয়ে ভালদৰে জানিবলৈ হ'লে চৰিত্ৰটোত সোমাই যাব লাগিব, আমি নিজকে সেইধৰণে ভাবিব লাগিব যে এজনী মই
1: হয়, অঁ
0: তেতিয়াহে আমি সফল হ'ব পাৰিম ৰূপায়ণৰ ক্ষেত্ৰত চৰিত্ৰটো। আমি পুনৰ নৃত্যৰ কথালৈ আহিছোঁ, আপুনি হয়তো বহুতো মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছে, নৃত্য পৰিৱেশন কৰিছে, এই বিভিন্ন ধৰণৰ অভিজ্ঞতাসমূহ সম্পৰ্কে আমি জানিব বিচাৰিছোঁ, কোনো ভাল লগা কিবা স্মৃতি এই মুহূৰ্তত মনলৈ আহিছে নেকি?
1: মই বহুত মঞ্চত পৰিৱেশন কৰিছোঁ সৰুৰ পৰা, এতিয়া যেনেকৈ স্কুলত কৰিলোঁ বা কিবা কিবি কম্পিটিশ্যন হৈ থাকে তেনেকুৱা কৰিছোঁ, কিন্তু আদাৰ দেন ডেট মই নিজৰ গুৰুৰ লগত মানে ভাৰতৰ বিভিন্ন ঠাইত মই গৈছোঁ পৰিৱেশন কৰিবলৈ, আমি এজ এ গ্ৰুপ, এণ্ড তাতে মোৰ বহুত এক্সপিৰিয়েঞ্চ আছে, চব জেগাৰ পৰা মোৰ বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ। এক্সপিৰিয়েঞ্চ। প্ৰথম মই ক্লাছ ছেভেন থাকোঁতে মই ফাৰ্ষ্ট বাহিৰত পাৰফৰ্ম কৰিব গৈছিলোঁ ৱৰ্ল্ড হকী চেম্পিয়নশ্বিপ 2019 ভুৱনেশ্বৰত হৈছিলে এণ্ড তাতে এসপ্তাহত কৰিঅ'গ্ৰাফাৰ্ছ আহিছিলে ক্লাছিকেল ডান্সাৰ্ছ তেওঁলোকে শিকাইছিলে দিনে ৰাতি তাতে প্ৰেক্টিছ হৈছিলে সেইটো মোৰ সেইটো এজ এ মানে ফাৰ্ষ্ট টাইম হিচাপে মোৰ কাৰণে বহুত মেজিকেল আছিলে এণ্ড মই কওঁ তেতিয়া মে বি মই গ্ৰেছ কৰিব পৰা নাছিলোঁ কি হয় বাট এতিয়া মই বেছি ডেফথত বুজি পাইছোঁ যে কিমান বেলেগ বেলেগ ডান্সাৰ্ছৰ লগত এণ্ড সেইখন ষ্টেজত মাধুৰী দীক্ষিতে নাচিছিলে আই ৱাজ চ' প্ৰিভিলেজ এণ্ড চ' ফৰ্চুনেট মই সেইখন ষ্টেজত পাৰফৰ্ম কৰিছিলোঁ তাৰপাছত মই সংগীত নাটক একাডেমীৰ দিল্লীত মই ক্লাছ এইটত পাৰফৰ্ম কৰিছিলোঁ মেমৰ মোৰ গুৰু প্ৰডাকশ্যন এখন চন্দালিকা তাতে পাৰফৰ্ম কৰিলোঁ দেন ক্লাছ নাইনত আমাৰ ভাৰতৰ এটা বহুত ফেমাছ ফেষ্টিভেল খাজুৰাহো ডান্স ফেষ্টিভেল তাতে মই 2021 মই খাজুৰাহোত পাৰফৰ্ম কৰিব গৈছিলোঁ তেতিয়া আই ৱাজ অনলি 14 ইয়াৰ্ছ অল্ড মই ক্লাছ নাইনৰ ছোৱালী তাতে মই নিজৰ গুৰুৰ লগত পাৰফৰ্ম কৰিব গৈছিলোঁ এণ্ড মই এক্সট্ৰিমলি মই নিজকে প্ৰিভিলেজ ভাবোঁ ফৰ্চুনেট ভাবোঁ যে মই ইমান কম বয়সত মই সেইখন মঞ্চত ইমান ভাল ইমান ডাঙৰ ডান্সাৰ্ছৰ লগত মই সেই ষ্টেজখন শ্বেয়াৰ কৰিব পাৰিছোঁ সেইখন একে মঞ্চত মই নাচিব পাৰিছোঁ এণ্ড সেইটোৱে কিন্তু আজিও মই কওঁ মানে সেই খাজুৰাহোত যোৱাৰ পিছত মোৰ কিন্তু পাৰ্চপেক্টিভ বহুত বেলেগ হৈ গৈছে কোনো মঞ্চই চাগে মোক ইমান ইম্পেক্ট পেলাব পৰা নাই মোৰ লাইফত সেইখন ষ্টেজে যিমান পেলাইছে আৰু মেমৰ লগত মই 2023 চাংহাই ডান্স ফেষ্টিভেলত গৈছিলোঁ ইম্ফলত হয় আৰু যোৱা বছৰ নৃত্য পৰ্ব আমাৰ সত্ৰীয়া কেন্দ্ৰ পাতে তাতে মই ভূপেন হাজৰিকা যাযাবৰ ভূপেন হাজৰিকা প্ৰডাকশ্যনতো অংশগ্ৰহণ কৰিছিলোঁ আৰু যোৱা বছৰ মই চ'লো পাৰফৰ্ম কৰিব গৈছিলোঁ আহমেদাবাদত নাটাৰাণী এম পি থিয়েটাৰ সেইটো অৰ্গেনাইজ কৰিছিল মালিকা চাৰাভাই তেওঁ এখন তেওঁ এজন নিজে মানে বহুত ৰিনাউণ্ড ভাৰতনাট্যম ডান্সাৰ also an actor and she is the daughter of Vikram Sarabhai our scientist who established ISRO and IIM to hetu to aru eta magical experience and they were so professional he tate moi goisilu goi pelai perform solo 18 bosorote moi tate perform koribo paisilu extremely moi lucky bhabu tate moi dekhisilu tat amar yata jeneke mane hikua juntu system tate it's completely different tate dinable tate moi jeta goi pelai dekhisu student pur tate dinar থাকে আৰু দে ৱাৰ চ' পাংচুৱেল তাতে আমাক কৈছিলে যে 8 বজাত প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব পুৰা 8 হৈছে এতিয়া আমাৰ এটা এটা কনচেপশ্যন আছে ন যে এনেকে 8 হ'লে 8:30 বাজি যাব লাহে লাহে তাতে মই গৈ পেলাই দেখিছোঁ দে ৱাৰ চ' প্ৰফেচনেল পুৰা টাইমটো মেইনটেইন কৰে আৰু এনেকুৱা নকয় যে ষ্টেজত উঠি পেলাই মানে বহুতে আৰু এনেকে স্পীচ দিব এটা তাকে দিব বিকজ সিহঁতে মানে ফোকাছটো দিয়ে ডান্সাৰ্ছক যে আমি নাচিব মাতিছোঁ লেটছ কিপ এভৰিথিং আছাইড এণ্ড আমি পাৰফৰ্মেঞ্চ দেখোঁ তো তাতে গৈ পেলাই মই নাচিছিলোঁ মই নিজে তাতে 30 মিনিটছ এটা পাৰফৰ্ম চ'লো পাৰফৰ্মেঞ্চ এটা দিছিলোঁ তো সেইটো তাতে ইমান ডাঙৰ ডাঙৰ মানুহৰ আগত তো সেইটো মোৰ কাৰণে এটা ভাল এক্সপিৰিয়েঞ্চ আছিলে আৰু কৰিছোঁ মই এনেকে মেমৰ এখন প্ৰডাকশ্যন কৃষ্ণপ্ৰিয়া বুলি তাতেও মই অংশগ্ৰহণ কৰিছোঁ বাকী এনেকুৱা প্ৰগ্ৰামবোৰতো কৰি থকা যায় কলেজতো কৰিছোঁ মই নিজৰ ইনষ্টিটিউশ্যন তাতেতো কৰিবই লাগিব আৰু এইবছৰ মই ভাৰ্চিটি উইকত এছএমই ক্লাছিকেল কম্পিটিশ্যনত ফাৰ্ষ্ট পাইছোঁ ডান্সত
0: আৰু ভাল কথা অভিনন্দন
1: থেংক ইউ আৰু ক্লাছিকেলত মই স্পেচিয়েল মেনশ্যন পাইছোঁ এনেকে মই কৰি থাকোঁ ভাল পাওঁ কাৰণে
0: নিশ্চয় আপোনাৰ গোটেই ভাৰততে বিভিন্ন মঞ্চত নৃত্য পৰিৱেশন কৰাৰ এক মহান অভিজ্ঞতা আছে ইমান কম বয়সতে আপুনি ইমান অনুষ্ঠানত অংশগ্ৰহণ কৰিছে মনলৈ এটা প্ৰশ্ন আহিছে যে ভাৰতৰ বিভিন্ন ঠাইত আপুনি আমাৰ অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰাৰ এটা সুযোগ পাইছে গতিকে এই ক্ষেত্ৰত এগৰাকী শিল্পীৰ দায়িত্ব কেনেকুৱা হোৱা উচিত যেতিয়া আমি আমাৰ সংস্কৃতি লৈ বাহিৰলৈ ওলাই যাম তেতিয়া আমাৰ কেনেকুৱা ধৰণৰ দায়িত্ব আছে বুলি আপুনি ভাবে
1: প্ৰথম কথা আমি মিছ ইণ্টাৰপ্ৰেট কৰিব নালাগে যোনটো আমাক 500 ইয়াৰ ৰোল আমাৰ এইটো লিভিং ট্ৰেডিশ্যন চলি আছে যোনটো আমাক গুৰুজনাই দি গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এইটো নহয় যে আৰ্ট বস্তুটো কলা বস্তুটো মোৰ মতে ফ্লুইড হয় ইট চেঞ্জেছ অভাৰ টাইম এণ্ড তাৰেও বহুত এছপেক্টছ থাকে ছ'চিয়েল এছপেক্টছ বা পলিটিকেল এছপেক্টছ সেইটো কাৰণে বহুত বস্তু কলাটো চেঞ্জ আহে কিন্তু আমি নিজৰ বেডৰকটো ফাউণ্ডেশ্যনটো উই হেভ টু কিপ ইট ছেম কাৰণ সেইটো আমাক পাছ অন কৰি গৈছে তো সেইটো আমি কনচিডাৰেশ্যনত ৰাখি পেলাই যেতিয়া বাহিৰলৈ কৰিব যাওঁ কাৰেক্ট এটা ইণ্টাৰপ্ৰিটেশ্যন দেখাব লাগে ডেফিনেটলি চব আৰ্টিষ্টৰ নিজৰ এটা পাৰ্চপেক্টিভ থাকে নিজৰ এটা ইণ্টাৰপ্ৰিটেশ্যন থাকিব বাট মিছ ইণ্টাৰপ্ৰেট কৰিব নালাগে আমি গৈ পেলাই এতিয়া আমাক যেনিবা সাজটো আমি চাপোজ কিবা বেলেগ ধৰণে আমি পিন্ধিব নোৱাৰোঁ বা নাচৰ আমাক যোনে উৰা উৰা কৰিব দিয়ে সেইটো আমি উৰাই কৰিম আমি ইউ কেনট চেঞ্জ ইট তাতে কিবা এক্সপ্ৰেশ্যন কৰিছে বা নিজৰ কিবা এনেকুৱা গান এটা বনাইছে কিন্তু সেইটো সেইটো আমাৰ নিজৰ অসমীয়া ষ্টাইলত লাগিব তাতে আৰু আমি বেলেগ বেলেগ খোলৰ জেগাত আৰু আমি বেলেগ ইনষ্ট্ৰুমেণ্ট ইউজ কৰিব নোৱাৰোঁ তো মিছ ইণ্টাৰপ্ৰিটেশ্যনটো নালাগে এণ্ড তাৰে উপৰিও এৱেৰনেছটো মোৰ লাগে যে এতিয়াও ইণ্ডিয়াত কম বহুত মানুহে নাজানে যে এতিয়াও সত্ৰীয়াটো ওৱান অফ দি এইট ক্লাছিকেল ডান্সেছ অফ ইণ্ডিয়া হয় এইবাৰ ফেব্ৰুৱাৰীত মই দিল্লী এআই ইম্পেক্ট সামিটত নাচিবলৈ গৈছিলোঁ সংগীত নাটক একাডেমী তাতে কেইজনমান মানুহ আছিলে তেওঁলোকে কিন্তু নাজানে সত্ৰীয়া কি হয় আমাক সুধিছিলে এণ্ড সেইটোত মই মই দুখ পাইছিলোঁ যে ইমান বছৰে কিমান আমাৰ গুৰুবোৰে কষ্ট কৰি পেলাই এই বস্তুটোকে প্ৰচাৰ কৰি আছে কিমানৰ এফৰ্টছ আছে বাহিৰত

0: গৈছে, মোৰ নিজৰ গুৰু কিমান বেলেগ বেলেগ দেশত গৈছে, আৰু বহুত ডান্সাৰ্ছ আছে যোনে কণ্টিনিউয়াছলি ডে এণ্ড নাইট এই বস্তুটোক লৈ পেলাই লাগি আছে। কিন্তু এতিয়াও মানে এইটো লাজৰ কথা বুলি মই ভাবোঁ আৰু, মোতকৈ ডাঙৰ হয় মই মেবি এইটো ক'বলৈ এইটো এপ্ৰপ্ৰিয়েট নহয়, কিন্তু মোৰ মই সেইটো ফিল কৰিছোঁ যে যদি নিজে ডান্সাৰ হৈ পেলাই তাতে ওৱান অফ দি এইট ক্লাছিকেল ডান্সাৰ্ছ অফ ইণ্ডিয়া নাজানে তেনেহ'লে উই শ্বুড ৱৰ্ক মোৰ অন ইট। মেবি আমাৰে ডিছক্ৰেডিট চাগে এইটো, তেওঁলোকৰ নহয়, চামৰি চাগে আমি লেক কৰি আছোঁ যে আমি ভালকৈ এইটো এষ্টাব্লিছ কৰিব পৰা নাই বা আমি অৱাৰ কৰিব পৰা নাই। আমাৰো এতিয়া দায়িত্ব হৈ আহিছে আমাৰ নৱপ্ৰজন্মৰ যে আমি বস্তুটো আৰু বেছি প্ৰচাৰ কৰোঁ।
1: নৃত্যশিল্পী হিচাপে বা অসমীয়া হিচাপে আমাৰ এটা নিশ্চয় দায়িত্ব আছে এই ক্ষেত্ৰত, সত্ৰীয় নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত।
0: হয় হয়,
1: আৰু এই ক্ষেত্ৰত অধ্যয়নৰ নিশ্চয় প্ৰয়োজন আছে।
0: অধ্যয়নৰ প্ৰয়োজন আছে, কাৰণ আমি খালি পাৰফৰ্ম কৰি থাকিলে নহ'ব ন, আমাক যোনটো ট্ৰেডিশ্যনটো দি গৈছে সেইটোৰ কিমান ভাষ্ট হিষ্ট্ৰী আছে। এতিয়া আমাৰ সেই সত্ৰীয়া নৃত্যটো আহিছে অংকীয়া নাটৰ পৰা, আমি অংকীয়া নাট বুজিব লাগিব, তাৰেও কিমান ভাগ আছে, তাতে আমাক বৰগীত দি গৈছে। তো আমি খালি পাৰফৰ্ম কৰি থাকিলে নহ'ব, এই কথাটো মেমেই শিকায়, আমি থিয়ৰিটো কিন্তু জানিব লাগিব, কাৰণ আমাক খালি নাচটোৱে দি যোৱা নাই, আমাক নাচ বা ভাৱ অভিনয় এক্সপ্ৰেশ্যনটোৱে দি যোৱা নাই। এটা ভাষ্ট হিষ্ট্ৰী আছে, ভাষ্ট গ্ৰামাৰ আছে, মই এতিয়া নিজে মই বহুত নাজানো, কিন্তু যিমান পাৰো মই পঢ়ি থাকোঁ, শিকিব লাগিব, কিন্তু শিকাটো ষ্টপ হ'ব নালাগে, মানে নাজানাকৈ এই বস্তুটোক যদি আমি কণ্টিনিউ কৰি থাকোঁ নাচায় ডেট ইজ ৰং। বাট আমি যদি সেইটো বস্তু সমানে অধ্যয়নো কৰি আছোঁ আৰু আমি লগতে প্ৰচাৰ কৰি আছোঁ তেনেহ'লে একো দেৰ ইজ নাথিং ৰং উইথ ইট, কিন্তু সেইটো বন্ধ হ'ব নালাগে। আৰু মোৰ লাগে সেইখিনি মেবি কোৰ্চবোৰতো দিব পাৰে স্কুলৰ, কোৰ্চত কিন্তু নাই মই জনাত নাই, সেইখিনি অলপ দিব লাগে, কাৰণ এইটো আমাৰ অসমৰ লিটাৰেচাৰ হয়, আমাৰ অসমৰ সাহিত্য, আমাৰ অসমৰ হিষ্ট্ৰী, আমি যদি বাকী চব কথা জানো এইটো কিয় নহয়, হোৱাই নট দিছ, সেইটোও সমানে দিব লাগে যে শংকৰদেৱে আমাক কি দিব পাৰে। আৰু এনেকুৱা নহয় যে এটা পেৰাগ্ৰাফ, ভালকে এটা চেপ্টাৰ যে কি দিছে, অংকীয়া ভাওনা দিছে, বৰগীত দিছে, সত্ৰীয়া নাচ, আৰু সত্ৰীয়া নৃত্য আমি সত্ৰীয়া এতিয়া ডান্সাৰ্ছ বুলিয়ে যে আমিয়ে জানিম হিষ্ট্ৰীটো, সেইটো কথা নহয়তো, সকলোৱে জানিব লাগে, অসমৰ সকলোৱে জানিব লাগে যে সত্ৰীয়া কি হয়, শংকৰদেৱৰ এই পৰম্পৰাটো কি হয়।
1: নিশ্চয় অসমীয়া হিচাপে আমাৰ এইখিনি দায়িত্ব আছে। আপুনি যিহেতু নৃত্য অভিনয় এই দুয়োবিধ কলাৰ সৈতে জড়িত, আমি জানিব বিচাৰিছোঁ যে নৃত্য আৰু নাটকে সামাজিক পৰিৱৰ্তন আনিব পাৰে বুলি আপুনি ভাবেনে?
0: হয়, সামাজিক পৰিৱৰ্তন আনিব পাৰে, কাৰণ মোৰ লাগে কলাটো এটা বহুত ডাঙৰ ৱেপন পলিটিকেল অপিনিয়নছ শ্বেয়াৰ কৰা। আৰু যোৱা বছৰ মই নিজে পৰিৱেশন কৰিছিলোঁ আৰ জি কাৰৰ ঘটনাটো যে হৈছিলে, তেতিয়া মোৰ গুৰুৱে কোৰিঅ'গ্ৰাফ কৰিছিলে, তাতে আমি দেখাইছিলোঁ সেই ঘটনাটো আৰ জি কাৰৰ। তো সেইটো সময়ত কলকাতাত এটা পলিটিকেল ছ'চিয়েল ইনষ্টেবিলিটি এটা চলি আছিলে, কিন্তু সেইটো আমি থ্ৰু আৰ্ট থ্ৰু ডান্স আমি দেখাইছোঁ। এণ্ড বহুত মানুহে এতিয়া আমাৰ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ, তেওঁলোকে নিজৰ গানেদি বহুত পলিটিকেল অপিনিয়ন, বহুত ছ'চিয়েল চেঞ্জেছ, বহুত বস্তু কিন্তু প্ৰকাশ কৰিছিলে। তো ডেফিনেটলি মোৰ লাগে আৰ্টটো বিগেষ্ট ৱেপন হয় নিজৰ পলিটিকেল ছ'চিয়েল অপিনিয়ন শ্বেয়াৰ কৰাত।
1: নিশ্চয়কৈ কলাৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ বাবে বিভিন্ন সময়ত বিভিন্ন মানুহ আগবাঢ়ি অহাৰ উদাহৰণ আছে। আপুনি নিজে ক'লে ডক্টৰ ভূপেন হাজৰিকাৰ কথা, জুবিন গাৰ্গৰ কথা। আমি আন এটা বিষয়লৈ আহিছোঁ, নৃত্যৰ ক্ষেত্ৰত কাহিনী কথনৰ ভূমিকা সম্পৰ্কে আপুনি কি ক'ব?
0: নৃত্যৰ মেইন ফোকাছটোৱে হয় কাহিনী, ষ্টৰি টেলিং। আমাৰ যোনটোৱে আৰ্ট ফৰ্ম হওক, ভাৰতনাট্যম, কথক, সত্ৰীয়া, চবৰে আমি কিবা এটা কাহিনী লৈয়ে লওঁ, কাহিনী বেডৰক হিচাপে, ফাউণ্ডেশ্যন হিচাপে লৈ আমি সেই নাচটো লৈ যাওঁ। এতিয়া আমাৰ সত্ৰীয়াত শুদ্ধ নাচ এটা বেলেগ বস্তু, আমাৰ সেইখিনি পৰম্পৰাটোত আছে, কিন্তু আমাৰ গুৰুজনাই যোনটো দি কৈছে যে আমাৰ অংকীয়া নাট কিয় কৰিছিলে, মানুহবোৰক নৱবৈষ্ণৱ ধৰ্মৰ সেইটো প্ৰচাৰ কৰিবলৈ, তেওঁলোকৰ মানুহবোৰক যাতে ইজিলি সৰল ভাষাত যাতে বুজি পায়, তো ইউনিফাই কৰিবলৈ ষ্টৰী টেলিং মহাভাৰত ৰামায়ণৰ কাহিনী হিচাপে, তো কাহিনীবোৰে মানে এজ এ ফাউণ্ডেশ্যন লৈছিলে বুজাবলৈ যে কি হৈ আছে, বা ছ'চিয়েল চেঞ্জেছ আনিব বা ইউনিটি আনিবলৈ। কাহিনীটো এটা মানে ইনিচিয়েল এটা পইণ্ট হয়, সেইটোৱে ষ্টাৰ্টিং পইণ্ট হয় আমি কিবা এটা কৰিবলৈ। নৃত্যটো আমি যদি মঞ্চ এখনলৈ যাওঁ, আমি অডিয়েঞ্চক বুজাম এটা কাহিনী আমি বুজাবলৈ যাম, বাট জাষ্ট থ্ৰু মানে ডান্স এক্সপ্ৰেশ্যন, গান, ভাৱ, কথা দি নহয়, কিন্তু আমাৰ খালি বেলেগ এটা ৱে দি আমি কাহিনী বুজাবলৈ যাওঁ। তো কাহিনীটো এইটো ইটছ এ ফাউণ্ডেশ্যন অফ ডান্স।
1: বিশেষকৈ শাস্ত্ৰীয় নৃত্যত কাহিনী থাকে
0: থাকে হয় আৰু কাহিনী আছে তাৰ ওপৰিও সেই একোটা একোটা নাচৰ নিজৰ এটা হিষ্ট্ৰী এটা আছে যেনেকৈ আমাৰ এতিয়া ৰজাঘৰীয়া চালি সেইটো কোৱা যায় যে আগতে মানে কোৰ্টত ৰজাৰ এনেকৈ কোৰ্টত নচা গৈছিলে তো সেইটো তাৰেও এটা নিজৰ ইউনিক এটা পাৰ্ট আছে তেনেকৈ বহুতো নাচৰ নিজৰ এটা পাৰ্ট থাকিব লগত

0: তে আমি থ্রু ডেট আমি কাহিনী এটা কনভে কৰিব গৈ আছো।
1: হয়, গতিকে আমাৰ আটাইকেইটা হাস্য নৃত্যৰে কাহিনীৰ ওপৰত ভিত্তি কৰি এই নৃত্যসমূহ গঠিত হৈছে আৰু হাস্যৰ ওপৰত ভিত্তি কৰি হাস্যৰ বিভিন্ন কাহিনীৰ ওপৰত ভিত্তি কৰি এই নৃত্যসমূহৰ সৃষ্টি কৰা হৈছিল।
0: হয়,
1: নৃত্য, অভিনয় আৰু পঢ়া শুনা এই দুয়োবিধক সমানে আগুৱাই নিবলৈ কেতিয়াবা আপুনি প্ৰত্যাহ্বানৰ মুখামুখি হৈছে নেকি?
0: হয়, নাচ আৰু পঢ়া মোৰ কাৰণে সৰুৰ পৰাই মেইনটেইন কৰিবলৈ সেইটো চেলেঞ্জ এটা হয়, কিন্তু মোৰ কাৰণে সেই বস্তুটো টান নহয়। কাৰণ মোৰ কাৰণে যেনেকৈ পঢ়াটো এটা পাৰ্ট হয় যে মই স্কুল যাবই লাগিব, সমানেই ডান্সো মোৰ কাৰণে এইটো মোৰ কাৰণে এটা লাইফ ষ্টাইলেই হয়। যেনেকৈ মই স্কুল যাব লাগিব, মই পৰীক্ষা দিব লাগিব, সেনেকৈ মই ক্লাছতো আহিব লাগিব, মই নাচো প্ৰেক্টিচ কৰিব লাগিব। তো সৰুৰ পৰাই মোৰ তাত মানে সেই হেবিটটো ইনকালকেট হৈ গৈছে যে পঢ়াও মিলাম ডান্সো মিলাম। তো মোৰ এতিয়া মানে তেনেকুৱা একো অনুভৱ নহয় যে মই দুটা বস্তু মিলাই আছো নেকি, এতিয়া মোৰ সেই অনুভৱ নহয়। কাৰণ মই সেই বস্তুটো কৰি আহিছোঁ যে আৰু পঢ়াটো যেনেকৈ প্ৰেছাৰ, মই এইটো নকওঁ ডান্সটো প্ৰেছাৰ নহয়। কোনোবা এটা বস্তু যদি মই প্ৰেছাৰ বুলি নাভাবোঁ তেনেহ'লে সেই বস্তুটোত মোৰ গ্ৰ'থ নহ'ব। আজি যদি মই নাচটো এনেই পেচন হিচাপে এনেই ফূৰ্তিমূলকভাৱে যদি মই নাচি থাকি নাচিব পাৰে সেইটো ভুল কথা নহয়, কিন্তু সেনেকৈ নাচিলে মোৰ একো গ্ৰ'থ নহ'লে হয়। কিন্তু সেই বস্তুটো মই এটা চেলেঞ্জ হিচাপে লৈছোঁ, এটা কম্পিটিশ্যন, হেল্ডি কম্পিটিশ্যন হিচাপে লৈছোঁ, যেনেকৈ মই পঢ়াটো লৈছোঁ, সেই দুটা বস্তুকেই মই বেলেঞ্চ কৰি আহিছোঁ। এণ্ড তাতেও মোৰ মা পাপা গুৰু মেমৰ মোক শিকাই দিছে, মোক এটা ৰাস্তা এটা দেখাই দিছে যে এইটো সময়ত এনেকৈ পঢ়িবা, এইটো সময়ত নাচিবা। তো এতিয়া আহি আহি এতিয়া অলপ বুজিব পৰা হৈছোঁ, এতিয়া অলপ ডাঙৰ হৈছোঁ, তো এতিয়াতো মিলি যায়। আৰু ইনফেক্ট মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজতো মই প্ৰেক্টিচ কৰিব গৈছোঁ, তেনেকৈ মই দিছোঁ। এতিয়াতো পৰীক্ষা থাকিলে ছেমিষ্টাৰ এক্সাম থাকেই, তাৰ মাজতো মই প্ৰেক্টিচ কৰোঁ। তো এতিয়া মোক অলপ টান হয়, মিলাব লাগিব, এনেকুৱা হ'ব যে মই দুই ঘণ্টা মেবি শুব নোৱাৰিম, অলপ টোপনি ক্ষতি কৰিব লাগিব, কোনোবা ফালে ছেক্ৰিফাইচ কিনো লাগিব। এনেকুৱা হয় যে আজি মই ফ্ৰেণ্ডছৰ লগত ফুৰিব যোৱাৰ কথা নাছিলে কিন্তু মই যাব নোৱাৰিলোঁ, সেনেকুৱা বহুত ছেক্ৰিফাইচ কৰিব লাগে। আৰু মই কৰিছোঁ, সেইটো মই অনেষ্টলি কৈছোঁ, মই বহুত কৰিছোঁ ছেক্ৰিফাইচ। সেইখিনি সেইকাৰণে মই বেলেঞ্চ কৰি আহিছোঁ, চেলেঞ্জ হিচাপে লৈ আহিছোঁ দুয়োটা বস্তুকে, মই এটা হেল্ডি কম্পিটিশ্যন হিচাপে লৈ আহিছোঁ। সেইকাৰণে মই পাৰিছোঁ এইখিনি কৰিবলৈ।
1: হয়, নিশ্চয় ইচ্ছা কৰিলে আমি সকলোখিনি সমানে আগুৱাই নিব পাৰোঁ, কিন্তু আপুনি কোৱাৰ দৰে কিছুমান বস্তু আমি ত্যাগ কৰিব লগা হ'ব পাৰে কেতিয়াবা কিছুমান সময়ত। আজৰি সময়ত নম্ৰতাইনো কি কৰি ভাল পায়, আমি এবাৰ সেইটোকে জানিব বিচাৰিছোঁ।
0: কেতিয়াবা এনেকুৱা যেতিয়া হয় যে প্ৰগ্ৰাম হ'ল, বহুত কষ্ট হ'ল, ছাপ'জ লাষ্ট উইকটো ক্লাছো কৰিছোঁ, এনেও ৰিহাৰ্চেলো কৰিছোঁ, নেক্সট ডে দুদিনমান অলপ ফ্ৰী পালে মই ঠিকছে শু, বহুত শু, মই মানে চান্স পালেই মই শু। আৰু মই কিতাপ পঢ়ি খুব ভাল পাওঁ, এনি কাইণ্ড অফ মানে বুকছ, নভেল হওক, নন ফিকশ্যনেল, মই বহুত কিতাপ পঢ়োঁ সময় পালে। তাৰ মাজতো মই কেতিয়াবা এনেকৈ প্ৰেক্টিচ, ক্লাছৰ মাজতো মই মিলাবলৈ চেষ্টা কৰোঁ, কিন্তু মই এইটো নিচা এটা আছে অলপ কিতাপ পঢ়া। আৰু চিনেমা বহুত চাওঁ, নেটফ্লিক্স, হটষ্টাৰ বহুত চাওঁ মই চিনেমা। সেইটো অভিনয় যিহেতু কৰোঁ, নাচ যিহেতু কৰোঁ, আৰ্ট এণ্ড চিনেমাৰ প্ৰতিটো ইণ্টাৰেষ্ট থকাটো নৰ্মেল হয়, স্বাভাৱিক কথা। চিনেমা বহুত চাওঁ আৰু পেইণ্ট সৰুতে কৰিছিলোঁ, সৰুতে আকৌ আৰ্ট স্কুলতো গৈছিলোঁ মই, ডিপ্ল'মা ছেকেণ্ড ইয়াৰলৈ কৰা মই এনেকৈ পেইণ্টিং মানে আৰ্ট শিকিছিলোঁ,
1: ছবি অঁকাৰ আপোনাৰ আনুষ্ঠানিক শিক্ষা
0: আছে, কিন্তু এতিয়া প্ৰেক্টিচটো কমি গৈছে, তো খুব এটা ভাল নকৰোঁ। কিন্তু কেতিয়াবা এনেই মন গ'লে কৰোঁ, অলপ ভাল লাগে, কিন্তু কিতাপ পঢ়োঁ, চিনেমা চাওঁ, সেয়াই।
1: আৰু যিহেতু অভিনয়ৰ সৈতে জড়িত, আপুনি অভিনয় কৰাৰ আগতে আপুনি চোৱাটো জৰুৰী?
0: হয় হয়, জৰুৰী, বহুত চাব, আমি বহুত বিভিন্ন এক্ট্ৰেছ, বিভিন্ন ধৰণৰ ফিল্ম চাব লাগে, এটাই জনৰা নহয়, হিন্দী, ইংলিছ, অসমীয়া, এভৰিথিং চব চাব লাগে। আৰু এনেকুৱা নহয় যে মেইন ষ্ট্ৰীম চিনেমাবোৰে চাব লাগে, কেতিয়াবা নিজে অলপ খুটি নাটি বিচাৰি পেলাই বেলেগ বেলেগ কিছুমান ষ্টৰীৰ পৰা এডাপ্টেশ্যনছ থাকে নহয় মুভিবোৰ, সেইবোৰ ধৰণৰ অলপ বিচাৰি বিচাৰি চাই থাকোঁ।
1: আকৌ প্ৰিয় চিনেমা বুলি যদি আমি সোধোঁ তেতিয়াহ'লে আপুনি কোনখনলৈ আঙুলিয়াব? কাৰণ আমি জানো যে প্ৰিয় চিনেমা বা প্ৰিয় কিতাপ, এই প্ৰশ্নটোৱে হয়তো কোনোবা ক্ষেত্ৰত ভুল, কাৰণ বিভিন্ন ধৰণৰ আপুনি ধাৰাৰ কথা কৈছে, জনৰাৰ কথা কৈছে, গতিকে ইমানবোৰ চিনেমাৰ মাজত এখন প্ৰিয় বাছি লোৱাটো বা ইমানবোৰ কিতাপৰ মাজত, ইমানবোৰ উপন্যাসৰ মাজত প্ৰিয় উপন্যাস এখন বাছাটো এটা টান কাম। তথাপি আমি সুধিছো যে কোনটো ধাৰা আপোনাৰ আটাইতকৈ ভাল লাগে বা কোনখন চিনেমা আপুনি আটাইতকৈ বেছি চাই ভাল পাইছে বা কি শিকিছে সেই চিনেমাখনৰ পৰা?
0: এইটো সঁচাকৈ এটা টান কুৱেশ্যন, কাৰণ মোৰ প্ৰিয় বুলি একো নাই, কাৰণ চব ধৰণৰেই মই চিনেমা চাওঁ। কিন্তু হ'লেও হিন্দী চিনেমা মোৰ এটা বহুত ক্লোজ টু মাই হাৰ্ট, সেইটো হয় ওমকাৰা। আৰু সেইটো শ্বেক্সপিয়াৰৰ কোনোবা এখন ষ্টৰী সেইটো এডাপ্টেশ্যন ওমকাৰাখন বিশাল ভৰদ্বাজৰ এডাপ্টেশ্যন তাতে কৰীণা কাপুৰ আৰু অজয় দেৱগন আছিলে

0: মানে সেই মুভিখন ইমান চবৰে এভৰি কেৰেক্টাৰ যেনেকে মানে পৰ্ট্ৰে কৰিছে এভৰি মানে এক্টৰে, এণ্ড মুভিখন বহুত চিম্পল, ইমান একো মানে ফেন্সি বস্তু নাই, বাট সেই ষ্টৰিটো মানে থ্ৰু এক্সপ্ৰেশ্যন, থ্ৰু মিনিমাল মানে ডাইলগ যেনেকে পৰ্ট্ৰে কৰিছে, আই লাভ দ্য মুভি এ লট। আৰু হলিউড এক্টৰ এগৰাকী মোৰ খুব ফেভৰেট সৰ্ষা ৰনন্দ, তেওঁ আইৰিছ হয়, আইৰিছ এক্টৰ, তেখেতৰ মানে সৰ্ষাৰ মোৰ মানে চিনেমা বহুত ভাল লাগে। এটনমেণ্ট আছে, আৰু এখন ৰানৱে নে কিবা এখন ৰিচেণ্টলি চাইছিলো, মোৰ বিৰাট ভাল লাগে সৰ্ষা। আৰু অসমীয়া চিনেমা এইটো মই এইটো আকৌ মোৰ বহুত ষ্টাক হৈ গ'ল মোৰ মাইণ্ডত, ক্লাছ ইলেভেনত চাইছিলো হালধীয়া চৰাই বাওধান খাই। তো এনেকে একো প্ৰিয় বুলি কবলৈ তেনেকুৱা একো নাই, কিন্তু চব চিনেমাই ভাল লাগে, কিন্তু ওমকাৰা ইজ ষ্টাক ইন মাই মাইণ্ড।
1: হয়, খুব সুন্দৰ চিনেমা সেইখনো। আৰু লগতে উপন্যাসৰ কথাও আপুনি উল্লেখ কৰিছিলে, আজৰি সময়ত আপুনি কিতাপ পঢ়ি ভাল পায়, কাৰ কিতাপ পঢ়ি তাতকৈ বেছি ভাল লাগে?
0: কিতাপ মই ফিকশ্যনেল নন ফিকশ্যনেল চব পঢ়ো। ৰিচেণ্ট মই দস্তয়েভস্কীৰ ক্ৰাইম এণ্ড পানিছমেণ্টখন পঢ়িছিলোঁ, এণ্ড মই এতিয়াও মানে সেই বস্তু কম্প্ৰিহেণ্ডে কৰি আছিলোঁ যে ইমান চাইক'লজিকেল টাৰ্মইলছ আছে সেই কিতাপখনত, ইমান বেছি মানে ইণ্টাৰপ্ৰিটেশ্যনছ আছে। মই এতিয়া ভাবি থাকোঁ যে মে বি মই পঢ়ি থাকোঁতে যোনটো মই ভাবিছিলোঁ মে বি তেওঁ চাগে বেলেগ এটা বস্তু বুজাবলৈ ট্ৰাই কৰিছিলে। দস্তয়েভস্কী মই সেই কিতাপখন বহুত ভাল পাইছিলোঁ, মই আৰু পঢ়িবলৈ ইচ্ছা আছে তেওঁৰ। মুৰাকামী মই পঢ়িছোঁ ঢেৰ কিতাপ, আৰু এখন ৰীতা চৌধুৰীৰ দেউলাংখৈখন মোৰ খুব ভাল লাগিছিলে, আৰু মুৰাকামী মোৰ কিতাপ বহুত ভাল লাগে। মোৰ মুৰাকামীৰ কিতাপ পঢ়িলে খুব আৰাম লাগে, মানে হি ইজ ভেৰি ডিফাৰেণ্ট দেন আদাৰ মানে ৰাইটাৰ্ছ, এণ্ড তেওঁ নৰৱেজিয়ান তেওঁ কেইখনমান পঢ়িছোঁ, কিন্তু মোৰ খুব ভাল লাগে নৰৱেজিয়ান উডখন, মানে ইটছ ভেৰি কমফৰ্টিং, আৰু হিজ লেংগুৱেজ ইজ ডিফাৰেণ্ট, একো তেওঁ কমপ্লেক্স ৱৰ্ড কিন্তু ইউজ নকৰে। এতিয়া যেনেকে ৰাছিয়ান অথৰিজবোৰ আপুনি যদি পঢ়িব যায় বহুত কমপ্লেক্স ৱৰ্ড, ফিলচফিকেল, খুব ফিলচফিকেল, আৰু এতিয়া ক্লাছিক নভেল যিকোনো পঢ়িব গ'লে বহুত কমপ্লিকেটেড হয়,
1: ভাষাটো অকণমান টান,
0: ভাষাটো টান, ভাষাটো টান। এতিয়া দুটা মানে এটা পেজত পাঁচটামান মিনিং চাবই লাগে কি কৈছে ৱৰ্ডটো, আৰু যিহেতু মই ইংলিছ মেজৰ নহয়, কিন্তু মোৰ মুৰাকামী মানে এইটো নহয় যে মই চিম্পল পাওঁ, বাট হিজ চেন্স অফ মানে আণ্ডাৰষ্টেণ্ডিং, হিজ চেন্স অফ পাৰ্চপেক্টিভ বহুত বেলেগ হয়। তেওঁ মানে এটা চিম্পল এটা চাপ'জ মানুহ এজন টেবুলতে বহি আছে, সি কাৰণে মানে বহুত এটা বেলেগ ধৰণে তেওঁ পৰ্ট্ৰে কৰিব পাৰে, মোৰ খুব মানে আৰাম লাগে তেওঁক পঢ়ি পেলাই, আৰু বেলেগ মানে বহুত এস্কেপ টাইপ লাগে তেওঁৰ কিতাপ পঢ়ি। এণ্ড আই লাভ ৰাস্কিন বণ্ডলত,
1: ৰাস্কিন বণ্ড
0: মই বহুত পঢ়িছিলোঁ, মানে তেওঁৰ কিতাপ চাইল্ডিছ হয় বা চিম্পল হয়,
1: খুব সাধাৰণভাৱে লিখে,
0: খুব সাধাৰণ
1: সাধাৰণ ঘটনা থাকে, তেওঁ খুব সুন্দৰকৈ উপস্থাপন কৰে।
0: মই ৰিচেণ্টলি অটোবায়'গ্ৰাফি এখন পঢ়িছিলোঁ, তাতে তেওঁ মানে কৈছিলে হিজ চাইল্ডহুড ৱাজ নট মানে হেপী, ইট ৱাজ নট ইজি, আৰু সেইকাৰণে বহুত টান আছিলে তেওঁ বোলে, বহুত ঘটনা ঘটিছিলে, সেইকাৰণে তেওঁ কি কৰে
1: স্বাধীনতা আন্দোলনৰ সময়ত তেওঁ কালটো
0: পাৰ হৈছে, আৰু তেওঁ মানে নিজৰ দেউতাকো সৰু বয়সত ঢুকাই গ'ল, তাৰপিছত এনেকে মাকে এৰি দিছিলে, মানে হি হেড এ ভেৰি টাফ চাইল্ডহুড, কিন্তু তেওঁ সেইকাৰণে তেওঁ চিলড্ৰেনছ বুক লিখে, আৰু তেওঁ মানে সৰুতে যি এইটো এইটো অলপ মানে ইণ্টাৰেষ্টিং, সৰুতে তেওঁ যি যি ঘটনা হৈছিলে যে তেওঁ এটা দুখৰ ঘটনা, সেইটো তেওঁ নিজৰ ষ্টৰিবোৰ দি পেলাই সেইটো অলপ হেপী কৰি পেলাইছে। তেওঁ সেইকাৰণে মানে তেওঁ বিচাৰে যে মানে ল'ৰা ছোৱালীবোৰ এটা হেপী চাইল্ডহুড এটা থাকিব লাগে, তেওঁ মানে পাষ্টলৈ গৈ পেলাই নিজৰ মেমৰিটো মানে এনেকে কনট্ৰাষ্টিং কৰি পেলাই যে নাই মোৰ এইটো দুখৰ নাছিলে, এইটো চামথিং এলছ লিখি পেলাই।
1: কোৱা হয় ন যে লাইফ ইজ এ ট্ৰেজেডি ইন শ্বৰ্ট ৰান, কমেডি ইন
0: লং ৰান,
1: তেওঁ মানে সেইটো কৰিব
0: বিচাৰে
1: যে যদিও ঘটনাটো দুখৰ, তথাপি তেওঁ তাৰ পৰা দুখখিনি আঁতৰাই তেওঁ কিনো শিকিছে কাকতৰ জৰিয়তে সেইখিনি উপস্থাপন কৰে।
0: আৰু এইটো বহুত ইণ্টাৰেষ্টিং হয় কিন্তু, কাৰণ তেওঁৰ কিন্তু ৰাইটিংটোৱে তেওঁৰ হয় ৱেপন, এণ্ড সেইটো দি চবৰে নিজৰ নিজৰ এটা মানে কপিং মেকানিজম থাকে, কোনোবাই চাপ'জ নিজৰ এনেকে সৰু কালৰ ট্ৰমা বা ঘটনাবোৰ সেই কৰি পেলাই কোনোবাই থেৰাপিষ্টৰ তাত যাব বা সেই চবৰে নিজৰ এটা ৱে থাকে, ধাৰণা এটা থাকে, কিন্তু তেওঁৰ হয় পেপাৰ আৰু পেন, তেওঁ সেই অটোবায়'গ্ৰাফিটোত কৈছে মানে ইণ্টাৰেষ্টিং যে তেওঁ নিজৰ লাইফৰ ট্ৰমা, নিজৰ চব দুখৰ কালবোৰ তেওঁ পেপাৰ পেনে দি পেলাই তেওঁ সলাই দিছে, সেইটো কিন্তু এটা বহুত মানে বহুত ফেচিনেটিং কথা।
1: তৰোৱালতকে কলমৰ শক্তিৰ ধাৰ বেছি
0: বেছি
1: তেওঁ সেইটো প্ৰমাণ কৰি দেখুৱাইছে। আপোনাৰ কথা বতৰাৰ পৰা আমি গম পালোঁ যে আপুনি কিতাপ পঢ়ি খুবেই ভাল পায় আৰু বহুতো কিতাপ পঢ়িছে, গতিকে কিতাপ পঢ়ি বা চিনেমা চাই আজৰি সময় কটাই আপুনি ভাল পায় নহয় জানো? আমি অন্য এটা প্ৰসংগলৈ আহিছোঁ, আমি জানিব বিচাৰিছোঁ যে নৃত্য বুলিলে নম্ৰতাৰ বাবেনো কি, নৃত্যৰ সংজ্ঞা নম্ৰতা কি দৰে দিব, আৰু নৃত্যৰ পৰা আপুনি কি শিকিছে? আপুনি যিহেতু ইমান বছৰ ধৰি নৃত্যৰ সৈতে জড়িত হৈ আছে, সত্ৰীয়া নৃত্যৰ সৈতে জড়িত হৈ আছে,
0: নৃত্য মোৰ কাৰণে বহুতটা মিনিং আছে, নৃত্য মোৰ কাৰণে এটা ডিচিপ্লিন, এটা ৱে অফ লাইফ, এণ্ড চবতকৈ ডাঙৰ কথা নৃত্য মোৰ কাৰণে এটা আইডেণ্টিটি। কাৰণ আজি মেবি নৃত্য নহ'লে মই কটনৰ এগৰাকী ছাত্ৰী হ'লোঁ হয়, ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্টত পঢ়ি আছে, কিন্তু আজি নৃত্যৰ কাৰণে মই এগৰাকী সত্ৰীয়া ডান্সাৰ। এই গোটেই কমিউনিটিটোৰ সত্ৰীয়াৰ ইমান 500 মানে 500 বছৰৰ এটা পুৰণা পৰম্পৰাৰ, বা অভাৰঅল যদি বিগাৰ পিকচাৰত লওঁ ভাৰতৰ ক্লাছিকেল ডান্সাৰ সেই কমিউনিটিটোৰ মই বহুত এটা মিনিস্কিউল পাৰ্ট এটা হয়। তো সেইটোৱে নৃত্যই মোক এটা আইডেণ্টিটি দিছে, ফাৰ্ষ্ট পইণ্ট সেইটো, নৃত্যই মোক এটা আইডেণ্টিটি দিছে। ছেকেণ্ড, মোৰ কাৰণে নৃত্য মেমৰিজ, আকৌ ইটছ গুড মেমৰিজ, কাৰণ বহুত ঢেৰ মেমৰিজ আছে মোৰ লগত, মোৰ ক্লাছত, মোৰ গুৰুৰ লগত, মোৰ লগৰ কেইজনীৰ লগত, আমাৰ ক্লাছৰ বিভিন্ন ঠাইত গৈছো, বিভিন্ন কথা শিকিছো। তাৰ উপৰি নৃত্যই মোক এজ এ পাৰ্চন মোক বহুত চেঞ্জ কৰিছে, মোক গ্ৰ' কৰাইছে, যোনটো মেবি নৃত্য নহ'লে কৰিলে হয়। মোৰ মা পাপাইতো সকলোকে মা পাপাই শিকায় ভাল মানুহ হ'বা, কিন্তু মই থ্ৰু মা পাপাৰ মানে সেই কালচাৰটো দিয়ে নহয়, থ্ৰু ডান্স মই বেছিকৈ শিকিছোঁ, মানে হাউ টু বি এ নাইচ হিউমেন বিং। নৃত্যৰ পৰা যে খালি তুমি ডান্সাৰ হ'লেই নহ'ব, তুমি পাৰফৰ্ম কৰি, কথাটো মোৰ মেমেও সদায় কৈ থাকে যে নাচিলেই নহ'ব, পাৰফৰ্ম কৰিলেই নহ'ব, এজ এন আৰ্টিষ্ট, এজ এ হিউমেন বিং মই কেনেকুৱা। আৰু মই মই বহুত মই এজনী প্ৰিভিলেজ ছোৱালী, মই এটা ভাল ঘৰৰ পৰা আহিছোঁ, মই কোনোদিনা কোনো ষ্ট্ৰাগল ফেচ কৰা নাই। অঁ এনেকুৱা হয়, কিবা কিবি ঘটনা হৈছে মোৰ লাইফৰ লগত, বহুত সৰু, সেইবোৰ চবৰে লগত হয়, মানুহৰ আপছ এণ্ড ডাউনছ থাকেই লাইফত, কিন্তু মই কোনোদিনা এনেকুৱা ফাইনেন্সিয়েল প্ৰব্লেম হওক বা এনি চৰ্ট অফ প্ৰব্লেমটো মই কেতিয়াও ফেচ কৰা নাই। মোক খোজাৰ লগে লগে মই বস্তু এটা পাওঁ, বা মই বহুত ফৰ্চুনেট যে মই মোৰ মেমৰ আণ্ডাৰত মই শিকি আছোঁ। আজি মেবি এজনী ক'ৰবাত ডান্সাৰ এজনী আছে যোন মোতকৈ বহুত বেছি ভাল নাচিব পাৰে, মোতকৈ বুলি নহয় ভাল নাচে, শ্বি ইজ এ গুড ডান্সাৰ, কিন্তু তাই মই যোনখিনি এক্সপ'জাৰ পাইছোঁ, যোনখিনি মই অপৰচুনিটিজ পাইছোঁ, তাই পোৱা নাই। এণ্ড সেইটো কাৰণে মই নিজকে লাকি ভাবোঁ, মই নিজকে প্ৰিভিলেজ ভাবোঁ যে মই ইমানখিনি পাইছোঁ। এণ্ড তাৰ পৰা নৃত্যই মোক এটা চেন্স অফ ৰেচপনচিবিলিটি শিকাইছে যে হাউ টু বি নাইচ টুৱাৰ্ডছ আদাৰ্ছ, যে বেলেগক হেল্প কৰিব লাগিব, ইউ হেভ টু বি কাইণ্ড। তাৰ উপৰিও নিজৰ কিন্তু সেই মানে কম্পিটিটিভ মাইণ্ডছেট এটাও লাগিব যে মই কেনেকৈ বেষ্ট হ'ম, আগুৱাইতো যাব লাগিবই, মইতো আৰু ষ্টেগনেণ্ট হৈ থাকিব নোৱাৰোঁ, মোৰো গ্ৰ'থটো লাগিব। কিন্তু সেই গ্ৰুপ এফৰ্টছটো কিন্তু শিকাইছে নৃত্যই, কাৰণ আমি গ্ৰুপৰ লগত নাচিয়ে থাকোঁ, টীমৱৰ্ক কৰিয়ে থাকোঁ। তো সেইটো বহুত শিকাই যে কেনেকৈ তুমি নিজৰে নহয়, নিজৰ লগত আৰু দুজনৰ ৰেচপনচিবিলিটি কেনেকৈ লওঁ। তো ডান্স হেজ টট মি এ লট অফ থিংছ।
1: গতিকে নৃত্য আপোনাৰ জীৱনত অবিচ্ছেদ্য এক অংগ,
0: আৰু নৃত্যই সেই গ্ৰেভিটিটো টু আণ্ডাৰষ্টেণ্ড থিংছ মানে অন এ ডিপাৰ লেভেল। চব বস্তুৰ এটা চাৰ্ফেচ মিনিং আৰু এটা আণ্ডাৰলাইনিং মিনিং থাকে, সেইটো আমি নাচতো বুজিব লাগিব। কিবা এটা আমি চাপ'জ কিবা এটা গান এটা আমি নাচি আছো, সেইটোত চাৰ্ফেচত কিবা এটা ক'ব, কিন্তু সেইটো আণ্ডাৰলাইং মিনিং এটা বেলেগ থাকিব, আৰু সেইটো থ্ৰু আমি অভিনয় থ্ৰু এক্সপ্ৰেশ্যন আমি দেখাব লাগিব, উই হেভ টু ফিল ইট। তো সেইটো অভাৰঅল আমাৰ এনি লাইফ ষ্টাইলতো কিন্তু সেই বস্তুটো এপ্লাই হয়।
1: গতিকে শিকিব পৰা কথা আমাৰ বহুত আছে,
0: আছে
1: অকল পৰিৱেশন কৰিলেই নহ'ব, আমি ইয়াৰ পৰা বহুতো কথা শিকিব পাৰোঁ আৰু আমাৰ জীৱন গঢ় দিব পাৰোঁ,
0: জীৱন গঢ় দিব পাৰোঁ।
1: এতিয়া জানিব বিচাৰিছোঁ, নতুনকৈ যিখিনি ল'ৰা ছোৱালী উঠি আহিছে এই ক্ষেত্ৰত জড়িত হৈছে, কলাৰে পৃথিৱীখনৰ সৈতে জড়িত হ'বলৈ আগ্ৰহ প্ৰকাশ কৰিছে বা জড়িত হৈছে, তেওঁলোকক উদ্দেশ্যে আপুনি কি ক'ব?
0: মই চাগে উপদেশ দিব পৰাকৈ নিজে এতিয়াও মানে উপযুক্ত হোৱা নাই, কিন্তু আপুনি যিহেতু সুধিছে, প্ৰথম কথা যিহেতু মই সত্ৰীয়া প্ৰেক্টিচ কৰোঁ, মই বিচাৰিম যে অসমৰ আৰু ল'ৰা ছোৱালী সত্ৰীয়াটো কণ্টিনিউ কৰে, সত্ৰীয়া বিষয়ে জানে, সেইটো নানাচিলেও কণ্টিনিউ নকৰিলেও এটলিষ্ট দে শ্বুড হেভ এ মিনিমাল নলেজ এবাউট ইট। সকলোৱে সেই বস্তুটো জানিব লাগে, কাৰণ মই নিজে বহুতক দেখোঁ একো বস্তু একোৱেই নাজানে সত্ৰীয়াৰ বিষয়ে বা আমাৰ নৱবৈষ্ণৱ ধৰ্মৰ বিষয়ে। প্ৰথম কথা সত্ৰীয়াৰ বিষয়ে অলপ জানক, এণ্ড যোনে ডান্স শিকিব ইচ্ছা কৰিছে, যিয়ে শিকিব ইচ্ছা নকৰে, অলপ ক্লাছিকেল ডান্স, এনি মানে ক্লাছিকেল ডান্স হওক বা হিন্দুস্তানী ক্লাছিকেল মিউজিক, কিন্তু মানুহ এজনক বহুত গ্ৰেভিটি আনি দিয়ে, বহুত ডেফথত মানে মানুহক বুজাবলৈ এটা কেপাচিটি এটা দিয়ে। এণ্ড মই ভাবোঁ যে ক্লাছিকেল আমাৰ ইনষ্টিটিউশ্যনছ থাকিব লাগে যে ক্লাছিকেল ডান্সৰ ওপৰত আৰু বেছি ফ'কাছ কৰক, আৰু বেছি এৱাৰনেছে কৰক। আৰু যোনবোৰ মোৰ বয়সৰে এতিয়া নৱপ্ৰজন্মৰ যোনবোৰ উঠি অহা আৰ্টিষ্ট, সকলোৱে যাতে ভালকৈ কৰিয়ে আছে চবেই কাম, মই আৰু কি এডভাইচ দিম, খালি কোনো আমি যাতে কেতিয়াও মিছ ইনট্ৰে, এতিয়া আমি শিকি আছোঁ, পিছলৈ আমি এই কালচাৰটো আগবঢ়াই লৈ যাব লাগিব, আমি যাতে ভালকৈ লৈ যাওঁ। আৰু তাৰ উপৰিও মই এইটো ক'ব খুজিছোঁ যে ডান্সাৰ্ছৰ মানে আৰ্টিষ্টৰ লাইফষ্টাইলত এটা ইম্প্ৰুভমেণ্ট আহিব লাগে, এণ্ড সেইটোৰ ওপৰত কেনেকৈ কোনে সেইটোৰ ওপৰত কাম কৰিব আই ডোণ্ট ন' আই থিংক গভৰ্ণমেণ্টে কৰিব লাগিব। এতিয়া আছে আমাৰ ইনষ্টিটিউচনছ আছে, যেনেকৈ সত্ৰীয়াৰ কাৰণে সত্ৰীয়া কেন্দ্ৰ আছে, তেওঁলোকে কৰি বহুত কাম কৰি আছে, এনেকৈ ঢেৰ ইনষ্টিটিউচনছ আছে এক্টিঙৰ কাৰণে, গানৰ কাৰণে। বাট এট দি এণ্ড অফ দ্য ডে' মানুহৰ লাইফষ্টাইলটোৱেই মেইন। ইউ হেভ টু মানে নিজৰ পেটটো ভৰাব লাগিব এট দি এণ্ড অফ দ্য ডে'। এনে এনেকুৱা হ'ব নোৱাৰে যে কোনোবাই বহুত ভাল পাব পাৰে নাচটো, কিন্তু সেইটো লিভ অফ কৰিব পৰা নাই, কোনোবাই সেইটো দি এটা লাইফষ্টাইল মানে কঢ়িয়াই লৈ যাব পৰা নাই। তো সেইটোৰ কাৰণে আমাৰ এনেকুৱা এটা ছিষ্টেম হ'ব লাগে যে আমি উই মেক শ্বিয়'ৰ যে দে গেট টাইমলি পেমেণ্ট, যেনিবা এক্সাম্পল দে গেট টাইমলি পেমেণ্ট, বা তেওঁলোকক আৰু অপৰচুনিটিজ পাওক, বা তেওঁলোকে এনেকৈ শিকাব। যোনটো এতিয়া বহুত হৈ আছে, এতিয়া মাজুলীত ইউনিভাৰ্চিটি আছে, বহুত ইউনিভাৰ্চিটি খুলি আছে, কালচাৰেল গুৱাহাটী ইউনিভাৰ্চিটিতো কালচাৰেল ডিপাৰ্টমেণ্ট খুলিছে, বহুত কাম চলি আছে। বাট মই সেইটোৱেই বিচাৰোঁ যে ডান্সাৰ্ছ, আৰ্টিষ্ট, ছিংগাৰ্ছ, এনি ওৱান, চবৰে যাতে লাইফষ্টাইলত আপগ্ৰেডেশ্যন হয়, দে লিড এ গুড এণ্ড কমফৰ্টেবল লাইফ, যাতে আৰ্টৰ কাৰণে কোনো কষ্ট নাপায়। বিকজ চবেই মেবি পঢ়া শুনা কৰি পেলাই, চাকৰি কৰি, 9-to-5 জব কৰি পেলাই থাকিব নিবিচাৰে, কিছুমানে এইটো লৈয়ে থাকিব বিচাৰে, সংস্কৃতি হৈ 24/7 জড়িত হৈ থাকিব বিচাৰে। তো তেওঁলোকৰ যাতে লাইফষ্টাইলটো কমফৰ্টেবল হয়, এটা আপগ্ৰেডেশ্যন আহে, সেইটো মই বিচাৰোঁ। আৰু যিসকলে এই ক্ষেত্ৰত আগবাঢ়ি আহিব খোজে, তেওঁলোকে যাতে সমানে অধ্যয়নো কৰে, পাৰফৰ্মেন্সৰ লগত শিকি অহাৰ লগত অধ্যয়নটো খুবেই দৰকাৰী। কাৰণ অধ্যয়ন নোহোৱাকে কোনোবা এটা পইণ্টত কিন্তু বস্তুটো মিছইণ্টাৰপ্ৰেট হৈ যাব, বা আমাৰ সংস্কৃতিটো ডৰমেণ্ট হৈ যাব, ষ্টেগনেণ্ট হৈ যাব, সেইটো গ্ৰ'থ হৈ নাযাব যদি আমি অধ্যয়ন নকৰোঁ। কাৰণ অধ্যয়ন নকৰিলে আমাৰ এটা মাইণ্ডটো খোল নাখাওঁ, আমি বেছি এনালাইজ কৰিব নোৱাৰিম, তেতিয়া আমাৰ গ্ৰ'থ কেনেকৈ হ'ব বস্তুটোৰ।
1: নিশ্চয়, গতিকে শিকিবলৈ যিসকল আগ্ৰহী তেওঁলোকে এই ক্ষেত্ৰত অধ্যয়নো সমানে কৰি যাব লাগে। আমাৰ কলা সংস্কৃতিসমূহ আগুৱাই নিয়াৰ দায়িত্ব আমাৰ নতুন প্ৰজন্মৰে, গতিকে এই ক্ষেত্ৰত সকলো আগবাঢ়ি আহিলে ভাল হয়। আমি আহি আহি অনুষ্ঠানৰ প্ৰায় শেষ অংশত উপনীত হৈছোঁহি। আমি বিভিন্ন বিষয়ত কথা পাতিলোঁ, নৃত্য, অভিনয় এই সম্পৰ্কত কথা পাতিলোঁ, আমি কিতাপৰ কথা পাতিলোঁ, খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমি শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে নৃত্য আৰু অভিনয় এই দুয়োবিধ কলাক লৈ ভৱিষ্যতে আপোনাৰ কেনেধৰণৰ পৰিকল্পনা আছে, কি সপোন আছে আপোনাৰ, নিজকে আপুনি জীৱনত কেনেধৰণে প্ৰতিষ্ঠিত কৰিব বিচাৰে?
0: নৃত্য অভিনয় মোৰ জীৱনৰ পাৰ্ট হয়। মই ইমাজিন কৰিব নোৱাৰোঁ আ লাইফ উইদাউট বোথ অফ দেম, নৃত্য আৰু অভিনয়, বিশেষকৈ নৃত্য, নাচ নোহোৱাকৈ মই এটা জীৱন ইমাজিন কৰিব নোৱাৰোঁ। এণ্ড ইট ইজ এ পাৰ্ট অফ মাই লাইফ। কিন্তু পৰিকল্পনা এইটো যে হ'ম, মই এতিয়া শিকি আছোঁ, মই এগৰাকী ডান্সাৰ হ'ম, ভালকৈ অধ্যয়ন মোৰ নিজৰে কম, কিন্তু মই কৰি আছোঁ, কিন্তু মই আৰু বহুত কৰিব লাগিব, এতিয়া যিমান কৰিছোঁ তাতকৈ 100 times বেছি মই কৰিব লাগিব, পাছলৈ যাতে গৈ পেলাই মই 2 মানুহক হেল্প কৰিব পাৰোঁ, সেইটোৱে মোৰ কণ্ট্ৰিবিউচন হ'ব টুৱাৰ্ডছ ছ'চাইটি। কাৰণ সত্ৰীয়া ডান্সাৰ হৈ পেলাই অসমৰ লিটাৰেচাৰ, সাহিত্যত বা এই 500 পৰম্পৰাত এটা কণ্ট্ৰিবিউচন মেবি মই দি আছোঁ, বহুত সৰু পাৰ্ট এটা হৈ পেলাইও যিহেতু মই জড়িত মই দি আছোঁ। কিন্তু পিছলৈ এজ এন এডাল্ট মই মোৰ কণ্ট্ৰিবিউচন এইটো হ'ব লাগিব যে মই 2 হেল্প কৰোঁ, 2 সত্ৰীয়া শিকি থকা ল'ৰা ছোৱালীক যে এইখিনি অপৰচুনিটিজ, সত্ৰীয়াৰ যদি মই মানে এছপেক্টটো চাওঁ, তেতিয়া যদি সিহঁতে শিকিব পৰা নাই, মই তেওঁলোককে হেল্প কৰোঁ অলপ আগবাঢ়ি আহিবলৈ। ডান্সাৰ হৈ পেলাই এনেই পাৰফৰ্মাৰ হোৱাটোৱে মোৰ মেইন মানে মটিভ নহয় লাইফত। মা পাপাই সেইটোৱে শিকায়, মোৰ গুৰুও শিকায় যে মই এজ এ পাৰ্চন মই কেনেকুৱা হ'ম, যে মই কি কণ্ট্ৰিবিউচন আনিব পাৰিম, মই 2 কেনেকৈ সহায় কৰিব পাৰিম। কাৰণ মইতো একো ষ্ট্ৰাগল ফেচ কৰা নাই, তো যোনে কৰি আছে তেওঁলোককনো মই কেনেকৈ অলপ 2 ৱে দেখাই পেলাই সহায় কৰিব পাৰোঁ, সেইটোৱে মোৰ পৰিকল্পনা হয়। মোৰ একো ইমান ফেঞ্চি একো ড্ৰিমছ চবৰে থাকে, আছে কিবা কিবি এনেকুৱা গ'লছ আছে, এচিভমেণ্টছ এনেকুৱা পাব মন আছে, বাট এট দি এণ্ড অফ দ্য ডে আই ৱান্ট টু বি এ গুড হিউমেন বিং, আই ৱান্ট টু মানে হেভ চাম কণ্ট্ৰিবিউচন ইন দ্য ছ'চাইটি, বি থ্ৰু সত্ৰীয়া।
1: আৰু বৰ্তমান যিহেতু আপুনি এগৰাকী ছাত্ৰী, গতিকে আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰতো দায়িত্ব আছে, এই ক্ষেত্ৰতো আপুনি আগবাঢ়ি যাওক। লগতে সত্ৰীয়াৰ জৰিয়তে আপুনি সমাজখনক কিবা এটা দিব বিচাৰিছে, খুব ভাল লাগিল কথাষাৰ শুনি, আপুনি আগবাঢ়ি যাওক, আপোনাৰ সৈতে আমাৰ শুভেচ্ছা আছে। শেষত জানিব বিচাৰিছোঁ, আকাশবাণী গুৱাহাটীত উপস্থিত হৈ আজি আপোনাৰ কেনে অনুভৱ হৈছে?
0: খুব ভাল লাগিছে বা, ধন্যবাদ মোক এই অনুষ্ঠানটিত আমন্ত্ৰণ জনোৱাৰ বাবে। এইটো মোৰ প্ৰথমবাৰ, প্ৰথম ইণ্টাৰভিউ, মই অলপ নাৰ্ভাছ আছিলোঁ, ভাল লাগিছে মোৰ এইটো প্ৰথম এক্সপিৰিয়েঞ্চ, 20 বয়সত মই এইটো কৰিব পাৰিছোঁ। প্ৰথম আপুনি মাতোতে মোৰ ভয় লাগিছিলে বাৰু, অলপ নাৰ্ভাছ হৈ আছিলোঁ, কিন্তু আকাশবাণীত আহি পেলাই ভাল লাগিছে, মই যে এই অভিজ্ঞতাটো পাইছোঁ তাৰ বাবে মই বহুত কৃতজ্ঞ, থেংক ইউ। কিবা 2 কথা কৈছোঁ, কিবা ভুল ক'বও পাৰোঁ, সেইটোৰ কাৰণে ক্ষমা কৰি দিব।
1: আপোনাৰ সৈতে কথা পাতি আপোনাক লগ পায়ো আমাৰ খুব ভাল লাগিল। আশা কৰিম শ্ৰোতাসকলেও নিশ্চয় অনুষ্ঠানটি উপভোগ কৰিছে। অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় যিহেতু শেষ হৈছে।

0: আহে, গতিকে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। আপোনাৰ সময় আমাক দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ।
1: ধন্যবাদ বা
0: প্ৰশ্ৰোতা, ন প্ৰতিভা অনুষ্ঠানৰ আজিৰ এই খণ্ডটিৰ পৰা আজিৰ অতিথি উদীয়মান নৃত্যশিল্পী নম্ৰতা গোস্বামীৰ সৈতে মই স্নেহা পাঠকে আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।
2: ন প্ৰতিভা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ আজিৰ অতিথি আছিল উদীয়মান সত্ৰীয়া নৃত্যশিল্পী নম্ৰতা গোস্বামী। অনুষ্ঠানটিৰ আঁত ধৰিলে স্নেহা পাঠকে।

প্রিয় শ্রোতা, এ আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া আগবঢ়াইছো জে এইচ ফ্ৰিডালিন আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ।

ইমান পাৰি শ্ৰোতাসকলে জে এইচ ফ্ৰিডালিন আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।

আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ প্ৰিয়শ্ৰোতা আগবঢ়াবলৈ লৈছো লোকগীতৰ অনুষ্ঠানটি। আজিৰ শিল্পী কৈলাশ নাথ আৰু সংগীবৃন্দ।

ইমানপুৰ শ্ৰোতাসকলে কৈলাশনাথ আৰু সংগীবিন্দুৰ কণ্ঠত লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম অভাৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো ভজনৰ অনুষ্ঠানটি। ভজনৰ অনুষ্ঠানত প্ৰথমে শুনো আহক বেগম পারভিন সুলতানার কণ্ঠৰ এটি ভজন।

প্ৰেচিত এবাৰ আগবঢ়াইছো জাগৰমেট ছবিখনৰ পৰা এটি গীত। সানৰ কণ্ঠত শুনোৱা হওক এই গীতটি।

দুশৰ 99.9 মিটাৰ দিয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। আজিৰ শাস্ত্ৰীয় সংগীতত শুনিবলৈ পাব ৰজী ব্ৰহ্মৰ খায়াল ৰাগ মালকঞ্জ।

ইমানপুৰ শ্ৰোতাসকলে ৰজী ব্ৰহ্মৰ কণ্ঠত খয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটী মহাবাহু, ক্ষমা কৰিব, এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, চাওঁতে চাওঁতে আমাৰ সময় শেষ হৈ আহিল, গতিকে আজিৰ অনুষ্ঠানৰ পৰা মই দেৱিকাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।